আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰণীতা দাস, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, বিবেক শৰ্মা আৰু ফটিক চন্দ্ৰ বৰ্মন, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু বিপুল কলিতা, আৰু ষ্টুডিঅত মই জ্যোতি হাজৰিকা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে বেবী কুইন দাসৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত, খনা দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, বীণাপাণী দাসৰ কণ্ঠৰ লোকগীত, দেবেন সন্দিকৈ আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু শিখা দত্তাৰ কণ্ঠত এটি ভজন শুনিলে।

0: India defeated England by 6 wickets in the first of the three-match ODI series at Edgbaston, Birmingham last night. Chasing a target of 259 runs set by England, India scored 262 for 4 in 45.2 overs. Skipper Shubman Gill retired hurt with a top score of 80 runs. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান, নিশা 9:30 বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, নিশা 10:00 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিবেন বেনাৰ্জীৰ কণ্ঠৰ খেয়াল ৰাগ মাৰু বিহাগ। এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ অনুষ্ঠানসূচী সম্পৰ্কে। নিশা 10:00 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত নবকান্ত বৰুৱাৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 9:30 বজাত সাহিত্য চৰাত পিংকু কলিতাৰ গল্প আৰু গগন কুমাৰ নাথৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 7:30 বজাত ফিফা ৱৰ্ল্ড কাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 5:00 বাজি, ক্ষমা কৰিব, সন্ধিয়া 6:10 বাজি কৃষি জগত অনুষ্ঠানত আলোচনাৰ বিষয় খেতি বচাও অভিযান। অনুষ্ঠানটিত অংশ ল'ব ৰিজোৱান হেলিম আৰু ডক্টৰ গৌতম কটকীয়ে, আগ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। 7:15 বাজি আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। 12:30 বজাত আইদেউৰ বুলনিত নেত্ৰদান মহান দান, এই সম্পৰ্কে ডাক্তৰ গীতুমণি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। দিনৰ 1:10 বাজি আৰু সন্ধিয়া 7:45 বাজি উমেশ হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো দিলীপ সরকারৰ কণ্ঠৰীতি ভজন।

দিলীপ সরকারৰ কণ্ঠত এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ। এতিয়া নিবেদন কৰা হৈছে কুসুম তালুকদাৰৰ কণ্ঠৰ লোকগীত।

শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো কোহিনুৰ ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰে গীতটি। গীতৰ কথা শাকিল বাদাউনিৰ, সংগীত নওশাদৰ।

শ্রোতাসকলে মধুবন অনুষ্ঠানটিত পুরনি হিন্দী ছবির গীত শুনিছে আকাশবাণী গুৱাহাটীর প্রাগ জ্যোতিষপুরের পৰা। অনুষ্ঠানত এবার শুনোৱা হওক তাজমহল ছবিখনৰ পৰা লতা মঙ্গেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰে গীতটি। গীতৰ কথা শাহিৰ লুধিয়ানৱীৰ, সংগীত ৰোশনৰ।

0: মধুবন অনুষ্ঠানত এইবাৰীয়া কিশোৰ কুমাৰৰ কণ্ঠত অনোখী আদা ছবিখনৰ এটি গীত। গীতিকাৰ মজৰু চুলতানপুৰী, সংগীত পৰিচালনা লক্ষ্মীকান্ত
1: প্যাৰেলালৰ।

0: आंख उठाकर झुकाना गजब ढा गया आंख उठाना तुम्हारा तो फिर ठीक था आंख उठाकर
1: झुकाना। मधुबन अनुष्ठानत एबार शुनाबलै लैछो দিল দেখে দেখো ছবিখনৰ পৰা মহম্মদ ৰফি আৰু সহশিল্পীসকলৰ কণ্ঠৰী গীতটি। গীতৰ কথা মজৰু চুলতানপুৰীৰ, সংগীত ঊষা খান্নাৰ।

শ্রোতাসকলে মাধুবান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক লতা মংগেশকাৰ, আশা ভোঁসলে আৰু সহশিল্পীসকলৰ কণ্ঠত পৰোচন ছবিখনৰ ৰীতি গীত, গীতিকাৰ ৰাজিন্দৰ কৃষণ, সংগীত পৰিচালনা ৰাহুল দেৱ বৰ্মনৰ।

মধুবন অনুষ্ঠানত এইবাৰীয়া আৰ পাৰ ছবি ৰীতি গীত, শিল্পী গীতা দত্ত, গীতৰ কথা মজৰুহ চুলতানপুৰীৰ, সংগীত অ পি নায়াৰৰ।

মধুবান অনুষ্ঠানটির শেষত এইবাৰীয়া মিষ্টাৰ এণ্ড মিছেছ 55 ছবিখনৰ পৰা মহম্মদ ৰফি আৰু গীতা দত্তৰ কণ্ঠৰীতি গীত। গীতৰ কথা মজৰু চুলতানপুৰীৰ, সংগীত অ পি নায়াৰৰ।

মিষ্টাৰ এণ্ড মিছেছ 55 ছবিখনত সেয়া আছিল মহম্মদ ৰফি আৰু গীতা দত্ত। মধুবন অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ কণ্ঠিক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। স্পেইন ভ্ৰমণ সামৰি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল কালি বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত উপস্থিত হয়। অসমৰ সাম্প্ৰতিক বানত 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ ৰাৱালকোটত শতাধিক ছাত্ৰ ছাত্ৰীয়ে পাকিস্তানী সেনাই চলোৱা নৃশংস আক্ৰমণ আৰু দমনমূলক ঘটনা গৰিহণা দিছে আৰু স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথম দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। একে সময়তে ডাবল কণ্ট্ৰিবিউচন কনভেনশ্যন হিচাপে উল্লেখ কৰা সামাজিক সুৰক্ষা বিষয়ক চুক্তিখনো কাৰ্যকৰী হৈছে। ই ব্ৰিটেইনত ভাৰতীয় পেছাদাৰীসকলৰ গতিশীলতা আৰু প্ৰতিযোগিতামূলক ক্ষমতাক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। এই ঐতিহাসিক চুক্তিৰ জৰিয়তে ভাৰতীয় ৰপ্তানিয়ে ব্ৰিটেইনৰ বজাৰত 99% শুল্ক ক্ষেত্ৰত শূন্য শুল্ক প্ৰৱেশৰ সুবিধা লাভ কৰিলে। এই চুক্তিয়ে উভয় দেশৰ কৌশলগত সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে দুয়ো দেশৰ জনসাধাৰণৰ সমৃদ্ধিৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ভাৰতৰ বাণিজ্য সচিব ৰাজেশ আগৰৱালাই বাণিজ্য চুক্তিক ভাৰতৰ বাণিজ্য যাত্ৰাৰ মাইলৰ খুঁটি বুলি অভিহিত কৰি কয় যে ই দুখন বৃহৎ অৰ্থনীতিৰ দেশৰ মাজত ভৱিষ্যৎমুখী অৰ্থনৈতিক সহযোগিতাৰ সূচনা কৰিলে। তেওঁ কয় যে এই চুক্তিয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্কৰ এক নতুন অধ্যায়ৰ পাতনি মেলিলে। চুক্তিখনক ভাৰতৰ সৰ্বাত্মক চুক্তিসমূহৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰি সচিবগৰাকীয়ে ইয়াৰ ফলত বাণিজ্যিক চুক্তি আৰু শুল্কৰ সৈতে জড়িত বিভিন্ন বাধা হ্ৰাস পাব বুলি প্ৰকাশ কৰে। ইপিনে ডাবল কণ্ট্ৰিবিউচন কনভেনশ্যন হিচাপে সততে উল্লেখ কৰা সামাজিক সুৰক্ষা বিষয়ক চুক্তিত আলোকপাত কৰি তেওঁ কয় যে এই ব্যৱস্থাই ভাৰতীয় পেছাদাৰী আৰু তেওঁলোকৰ নিয়োগকৰ্তাসকলক উপকৃত কৰিব আৰু ব্ৰিটেইনত অস্থায়ী নিযুক্তিত থকা যোগ্য শ্ৰমিকসকলক নিৰ্দিষ্ট সময়ৰ বাবে সামাজিক সুৰক্ষাৰ বৰঙণি প্ৰদানৰ পৰা ৰেহাই দিব।
2: I will just touch upon the double contribution convention agreement on social security, which is also a game changer for our services sector and skilled workforce, and their employers contribute around 25% of salary to UK's national insurance system. Their contribution is like a tax of 25% as employees are unable to draw benefits. These are like sunk costs. DCC will ensure that worker will not need to pay double contribution towards their social security. They will benefit over 75,000 Indian workers and over 900 employers by exempting Indian professionals and their employers from these contributions in UK who stay up to 5 years.
1: সংহত সুস্থিৰ প্ৰতিযোগিতামূলক অৰ্থনীতিৰ দিশত এই দুয়োখন চুক্তিৰ ৰূপায়ণ ভাৰতৰ বাবে এক বৃহৎ গোলকীয় পদক্ষেপ হিচাপে চিহ্নিত হৈছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। স্পেইন ভ্ৰমণ সামৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল কালি বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত উপস্থিত হয়। ভাৰত ইউৰোপীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে এটা উচ্চ পৰ্যায়ৰ ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলো গৈছে আৰু এই দলটোৱে বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, উদ্ভাৱন আৰু বহন ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। শ্ৰীগোৱেলে বেলজিয়ামৰ উপ প্ৰধানমন্ত্ৰী তথা কৃষি, অৰ্থনীতি আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰী ডেভিড ক্লেৰিনভেলক সাক্ষাৎ কৰি ভাৰত বেলজিয়ামৰ বিভিন্ন ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য চুক্তিৰ ৰূপান্তৰমুখী সম্ভাৱনা সন্দৰ্ভত মত বিনিময় কৰে আৰু ব্যৱসায়িক উন্নয়ন তথা দুয়ো দেশৰ জনসাধাৰণৰ কল্যাণৰ অৰ্থে পাৰস্পৰিক অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰত উমৈহতীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। শ্ৰীগোৱেলে লগতে জলবায়ু, শূন্য কাৰ্বন নিৰ্গমন আৰু স্বচ্ছ বিকাশ দপ্তৰৰ ইউৰোপীয় কমিশনাৰ অপকে হোকষ্ট্ৰাক সাক্ষাৎ কৰি জলবায়ু সম্পৰ্কীয় কাৰ্যসূচী, বহনক্ষম ঔদ্যোগিক বিকাশ আৰু স্বচ্ছ উন্নয়নৰ ক্ষেত্ৰত ভাৰত ইউৰোপীয় সহযোগিতাৰ দিশসমূহ সন্দৰ্ভত মত বিনিময় কৰে। দুয়োগৰাকী নেতাই নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন, স্বচ্ছ প্ৰযুক্তি, উদ্ভাৱন, বিনিয়োগ আৰু স্থিতিস্থাপক মূল্য শৃংখলাৰ দ্বাৰা শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। শ্ৰীগোৱেলে ইউৰোপৰ কৃষি আৰু খাদ্য কমিশনাৰ ক্ৰিষ্টফে হানচেনক ব্ৰাছেলছত সাক্ষাৎ কৰে। তেওঁলোকে কৃষি আৰু খাদ্য মূল্য শৃংখলা খাদ্য সুৰক্ষা বৃদ্ধি কৃষকক সমৰ্থনৰ জৰিয়তে বহনক্ষম বিকাশ আৰু ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য চুক্তিৰ সফল সমাপ্তিৰ বাবে কৃষি সম্পৰ্কীয় অংশীদাৰিত্ব শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ আগেয়ে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে বেলজিয়ামৰ ৰাজহুৱা পৰিক্ৰমা সঞ্চালক ব্ৰুনো লেটে আৰু পৰিচালন সঞ্চালক থমাছ কলিনেটক সাক্ষাৎ কৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। সাম্প্ৰতিক বানত ছখন জিলাৰ 37,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি সম্প্ৰতি 12টা ৰাজহ চক্ৰৰ 99খন গাঁৱৰ 37,032জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কালি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ এলেকাত এজন লোকে বাঢ়নী পানীত বুৰ গৈ প্ৰাণ হেৰুওৱাৰ ফলত শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 4লৈ বৃদ্ধি হৈছে। লখিমপুৰ জিলাত সৰ্বাধিক 35,000 লোক ক্ষতিগ্ৰস্ত হৈছে। শোণিতপুৰ ধেমাজি যোৰহাট শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। ক্ষতিগ্ৰস্ত জিলাকেইখনত 1,000 হেক্টৰৰ অধিক কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে। ইতিমধ্যে বান ক্ষতিগ্ৰস্ত জিলাকেইখনত প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান তীব্ৰ কৰি তুলিছে। 24টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি থকা হৈছে বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ ৰাৱালকোটৰ ঈদগাহ ময়দানত কালি ইউনিফৰ্ম পৰিহিত শতাধিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষক আৰু অভিভাৱকৰ সৈতে সমবেত হৈ দখলীকৃত ভূখণ্ডত পাকিস্তানী সেনাই চলোৱা নৃশংস আক্ৰমণ আৰু দমনমূলক ঘটনা গৰিহণা দিয়ে। বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকলে শান্তিৰ প্ৰতীক হিচাপে বগা পতাকা উৰুওৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আমাক প্ৰচাৰ দিয়ক বুলি লিখা বেনাৰ লৈ পাকিস্তানী সেনাৰ বিৰুদ্ধে শ্লোগান দিয়ে। পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰত অব্যাহত থকা এই প্ৰতিবাদী কাৰ্যকলাপসমূহ অঞ্চলটোত ইছলামাবাদৰ দীৰ্ঘদিনীয়া নিয়ন্ত্ৰণৰ বিৰুদ্ধে প্ৰত্যাহ্বানস্বৰূপে দেখা দিছে। উল্লেখযোগ্য যে অঞ্চলটোত পাকিস্তানী সেনাই চলোৱা নৃশংস অভিযানত বহু সাধাৰণ লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক গুৰুতৰভাৱে আহত হৈছে। সমগ্ৰ অঞ্চলটোত কঠোৰ অৱৰোধ আৰু সান্ধ্য আইন জাৰি কৰাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ আছে। ইপিনে ইউনাইটেড কাশ্মীৰ পিপলছ নেচনেল পাৰ্টীয়ে পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতা সাংবাদিক আৰু নাগৰিক সমাজৰ প্ৰতিনিধি একত্ৰিতকৰণৰ দ্বাৰা এখন সন্মিলনৰ আয়োজন কৰি মানৱ অধিকাৰ উলংঘা আৰু নৃশংস আতিশয্য ঘটনাৰ সন্দৰ্ভত আলোচনা কৰিছে। ভাৰতে আজিৰ পৰা হায়দৰাবাদত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰিছে। সুস্থিৰতা উদ্ভাৱন সহযোগিতা আৰু বহনক্ষমতাৰ হকে নিৰ্মাণ বিষয়ক অধ্যক্ষতাৰ মূল বিষয় হিচাপে লৈ ভাৰতে এই দুদিনীয়া বৈঠকত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য দেশসমূহৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী তথা উচ্চপদস্থ বিষয়াসকলক একত্ৰিত কৰিব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই বৈঠকত সভাপতিত্ব কৰিব। বৈঠকত সামাজিক সুৰক্ষা, শ্ৰম বজাৰৰ আনুষ্ঠানিকীকৰণ, কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ আৰু অন্তৰ্ভুক্তি বৃদ্ধি এই 4টা বিষয়ত মন্ত্ৰীসকলে অগ্ৰাধিকাৰ ভিত্তিক আলোচনাত ভাগ ল'ব। এই বৈঠকত নিয়োগ কাৰ্যকোটে প্ৰস্তুত কৰা ঘোষণাৰ খচৰা আলোচনা কৰি তাত অনুমোদন জনোৱা হ'ব। স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্সক 2-0 পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল ওয়াৰজাবালে খেলখনৰ 22 মিনিটত প্ৰথমটো আৰু পেড্ৰ পৰৰে 58 মিনিটত দ্বিতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। প্ৰথমটো বিশ্বকাপ ট্ৰফী জয় কৰাৰ সুদীৰ্ঘ 16 বছৰৰ বিৰতিৰ মূৰত এইবেলি লা ৰোজা হিচাপে বিখ্যাত স্পেইনৰ দলটো ফাইনেলত উপনীত হৈছে। দলটো অহা দেওবাৰে নিশা নিউজাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা বা ইংলেণ্ডৰ মুখামুখি হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল আজি নিশা আটলাণ্টা ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখনত বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে নিশা 12:30 বজাত আৰম্ভ হ'ব। ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এজবাষ্টনত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডক 6 উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ঘৰুৱা দলটোৱে 48 সংখ্যক অভাৰত 258 ৰানত আটাইকেইটা উইকেট হেৰুৱায়। প্ৰত্যুত্তৰত শুভমান গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে 46 সংখ্যক অভাৰত 4 উইকেটৰ বিনিময়ত সহজে বিজয় লক্ষ্য অতিক্ৰম কৰে। ভাৰতৰ অধিনায়ক শুভমান গিলে 80 ৰান সংগ্ৰহ কৰে। বেটে বলে আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে অক্ষৰ পেটেলে প্লেয়াৰ অব দ্য মেচৰ সন্মান লাভ কৰে। শৃংখলাৰ দ্বিতীয়খন খেল কাইলৈ কাৰ্ডিফৰ ছফিয়া গাৰ্ডেন্সত খেলোৱা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। স্পেইন ভ্ৰমণ সামৰি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল কালি বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত উপস্থিত হয়। অসমৰ সাম্প্ৰতিক বানত 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ ৰাৱালকোটত শতাধিক ছাত্ৰ ছাত্ৰীয়ে পাকিস্তানী সেনাই চলোৱা নৃশংস আক্ৰমণ আৰু দমনমূলক ঘটনাক গৰিহণা দিছে আৰু স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথম দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰা হৈছে।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো দীঘুৰ কণ্ঠ।

সোজাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো চাৰু শইকীয়াৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনো আহক পদ্মনাভ বৰদলৈ আৰু সহশিল্পীসকলৰ কথৰী গীতটি।

0: কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323, আৰম্ভণিতে দৰমহা নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238, আৰম্ভণিতে দৰমহা নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: মন কী বাত হে জন জন কী, সভি কী কুছ অপনি সি, অনকহি বিরাসত কী, উম্মীদে নয়ে ভারত কী। তো সুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে মন কী বাত আকাশবাণী আর দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে OTT প্ল্যাটফর্ম ওয়েভস পর। আপ ভি মাননীয় প্রধানমন্ত্রী কে মন কী বাত কা হিসা বন সকতে হ্যাঁ। ইসকে লিয়ে আপ আপনে সুঝাও 24 জুলাই তক টোল ফ্রি নম্বর 1-800-11-7800 পর রেকর্ড কর সকতে হ্যাঁ, যা ফির 1922 পর ভি কল কর সকতে হ্যাঁ। নমো অ্যাপ যা মাই গভ কে ওপেন ফোরাম মে পোস্ট কর সকতে হ্যাঁ, যা পোস্ট বক্স নম্বর 111 আকাশবাণী দিল্লি পর ভেজ সকতে হ্যাঁ। তো যাদ রাখি রবিবার 26 জুলাই সুবহ 11 বজে মন কি বাত।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ। খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰৱী শৰ্মাৰ কালি সন্ধিয়া আকস্মিকভাৱে দেহাৱসান ঘটে। হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততালিকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। 1980 চনত নিব বৰুৱা পৰিচালিত আজলি নবৌ ছবিয়ে অসমীয়া ছবি জগতত আত্মপ্ৰকাশ

0: কৰা অভিনেত্ৰীগৰাকীয়ে অভিমান, পিতা পুত্ৰ, সোণমইনা, প্ৰথম ৰাগিনী, বাৰুদ চিৰাজ, জীৱন নদী দুটিপাৰ, নায়ক, প্ৰভাতী পক্ষীৰ গান, কন্যাদান, ৰক্তবীজ, বিধাতাকে ধৰি কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকক আপ্লুত কৰিছিল। অভিনেত্ৰীগৰাকীয়ে আকাশবাণী, দূৰদৰ্শনৰ ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। এগৰাকী সফল নৃত্যপতিয়সী হিচাপেও চলচ্চিত্ৰৰ বিভিন্ন ভূমিকাত তেওঁ দৰ্শকক মোহাচন্ন কৰিছিল। শিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত স্বামী বিশিষ্ট অভিনেতা তপন দাস, এগৰাকী কন্যাকে ধৰি বহু গুণমুগ্ধক এৰি থৈ গৈছে। অভিনেত্ৰীগৰাকীৰ বিয়োগত চলচ্চিত্ৰ জগতত গভীৰ শূন্যতাৰ সৃষ্টি হোৱাৰ লগতে চলচ্চিত্ৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিনেত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে এগৰাকী গুণী শিল্পী হিচাপে অভিনেত্ৰীগৰাকীয়ে এৰি যোৱা সৃষ্টিৰাজী আৰু শিল্পসাধনাই চিৰদিন চলচ্চিত্ৰপ্ৰেমীক অনুপ্ৰাণিত কৰিব বুলি উল্লেখ কৰে। ৰূপালী পৰ্দাত তেওঁ জীৱন্ত কৰি তোলা অসংখ্য চৰিত্ৰৰে অভিনেত্ৰীগৰাকী অনুৰাগীৰ মানসপটত চিৰকাল জীয়াই থাকিব বুলি তেওঁ কয়। অভিনেত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কালি গুৱাহাটীৰ ভূতনাথ শ্মশানত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। শেষকৃত্যৰ সময়ত অসম চৰকাৰৰ হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকি অভিনেত্ৰীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: অসমৰ ছবি জগতৰ সোণালী যিখিনি সময়, সেই সময়খিনি 80-90 দশকৰ সময়ছোৱাৰ এগৰাকী অতি জনপ্ৰিয় শিল্পী আছিল ৰবি শৰ্মা ডাঙৰীয়ানী। তেখেতৰ অভিনয়ে সমগ্ৰ অসমৰ শ্ৰোতা দৰ্শকক সন্মোহিত কৰি ৰাখিছিল, কিন্তু হঠাৎ মৃত্যুক সাৱটি লৈ শোকস্তব্ধ কৰি তুলিছে। কাৰণ এগৰাকী অভিনেত্ৰী পৰা অসমে আৰু অভিনয়ৰ ক্ষেত্ৰখনত, সাংস্কৃতিক ক্ষেত্ৰখনত আৰু আশা কৰিছিল, কাৰণ বহুত বেছি বয়সো হোৱা নাছিল। আজি এনেধৰণে আমাৰ মাজৰ পৰা আঁতৰি যোৱা কথাটো সহজভাৱে কোনো ল'ব পৰা নাই। সমগ্ৰ অসমবাসীৰ লগতে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো হতচকিত হৈছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
0: অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। সাম্প্ৰতিক বানত 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি সম্প্ৰতি 12টা ৰাজহচক্ৰৰ 99খন গাঁৱৰ 37,032জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কালি শোণিতপুৰ জিলাৰ 4দুৱাৰ ৰাজহচক্ৰ এলেকাত এজন লোকে বাঢ়নী পানীত বুৰ গৈ প্ৰাণ হেৰুওৱাৰ ফলত শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 4লৈ বৃদ্ধি হৈছে। লখিমপুৰ জিলাত সৰ্বাধিক 35,000 লোক ক্ষতিগ্ৰস্ত হৈছে। শোণিতপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। ক্ষতিগ্ৰস্ত জিলাকেইখনত 1,000 হেক্টৰৰ অধিক কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে। ইতিমধ্যে বান ক্ষতিগ্ৰস্ত জিলাকেইখনত প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান তীব্ৰ কৰি তুলিছে। 24টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি থকা হৈছে বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি 2026-27ৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰ সৈতে মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ আগবঢ়োৱা এই সাহায্য আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত হোৱা পৰ্যালোচনা বৈঠকত মন্ত্ৰী ড০ অনুজ পেগু, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, অতুল বৰা, কেশৱ মহন্ত, নীলিমা দেৱী আৰু বিমল বৰা উপস্থিত থাকে। ইপিনে ৰাজ্যখনৰ বান আৰু আন স্পৰ্শকাতৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণ তথা চৰকাৰলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে গঠন কৰা দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে কালি আন এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু মন্ত্ৰী পীযুষ হাজৰিকাই অংশ লয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষই অসম চৰকাৰৰ বিক্ৰী কৰ বিভাগৰ অৱসৰী যুটি আয়ুক্ত তথা কাৰ্বি আংলং জিলা পৰিষদৰ প্ৰাক্তন অতিৰিক্ত সচিব টেনজিং ইংটি বিয়োগত শোক প্ৰকাশ কৰিছে। তেওঁৰ সন্মানাৰ্থে পৰিষদে এখন জাননীযোগে আজি ডিফুত থকা পৰিষদৰ সচিবালয় বন্ধ ৰখা হ'ব বুলি ঘোষণা কৰিছে। ৰাজ্যৰ আৰক্ষী বিভাগে ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ উদ্দেশ্যে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে কালি ডিব্ৰুগড় আৰক্ষীয়ে জিলাখনৰ গ্ৰাহাম বজাৰৰ চিকুৱাপতিত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন জব্দ কৰিবলৈ সমৰ্থ হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: बारिश के पानी की एक एक बूंद को हमें बचाना है, तो मेरा खास आग्रह है वर्षा का बूंद बूंद पानी हम मिलकर के बचाएं।
3: जल है तो हम है, आइए घरों ऑफिसों में रेन वाटर हार्वेस्टिंग तकनीक अपनाएं। रिचार्ज पिट और शाफ्ट बनवाएं, अनुपयोगी बोरवेलों को ठीक करें, जलाशयों से गाद निकालें, अधिक से अधिक पेड़ लगाएं। इस बारिश आइए जुड़े कैच द रेन अभियान से।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো অনিন্দিতা পালৰ কণ্ঠৰী গীতটি।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ দিগন্ত কলিতাৰ কণ্ঠৰী গীতটি।

আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ। খন্তেক পাছতেই পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হল শেহতীয়া বানত ৰাজ্যৰ ছখন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন বিগত 5 বছৰত ৰাজ্যত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিধানসভাত প্ৰকাশ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি 2026-27ৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰত পৰ্যালোচনা বৈঠক অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। এইবাৰৰ বানত 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি সম্প্ৰতি 12টা ৰাজহ চক্ৰৰ 99খন

0: এজন লোকে বাঢ়নী পানীত বুৰ গৈ প্ৰাণ হেৰুওৱাৰ ফলত শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা চাৰিলৈ বৃদ্ধি হৈছে। লখিমপুৰ জিলাত সৰ্বাধিক 35,000 লোক ক্ষতিগ্ৰস্ত হৈছে। শোণিতপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। ক্ষতিগ্ৰস্ত জিলাকেইখনত 1,000 হেক্টৰৰো অধিক কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে। ইতিমধ্যে বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান তীৱ কৰি তুলিছে। 24টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি থকা হৈছে বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি অষ্টম দিনাৰ কাৰ্যক্ৰমণিকা পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হ'ব। আজি সদন পৰিচালনা নিয়মাৱলীৰ 54 নম্বৰ নিয়মৰ অধীনত আলোচনা অনুষ্ঠিত হ'ব। গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আজি আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইপিনে বাজেট সন্দৰ্ভতো আজি সদনত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কে বিতৰ্কত অংশ ল'ব। বিধানসভাত কালি ৰাজ্যখনত বিগত 5 বছৰত 15,861 হেক্টৰ ভূমিত দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰে। বিধায়ক দীপ্তিময় চৌধুৰীৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰি কৰে। তেওঁ কয় যে ৰাজ্যৰ 3,12,982 হেক্টৰ বনভূমি এতিয়াও দখলকাৰীৰ কবলত আছে। আনহাতে ৰাজ্যখনলৈ 2025-26 বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা 47,000লৈ বৃদ্ধি পাইছে বুলি কালি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। কমেও 28খন বিদেশী ৰাষ্ট্ৰৰ পৰা অসমলৈ পৰ্যটক আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে। ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি বিধানসভাত এই কথা প্ৰকাশ কৰে। বিভাগীয়ভাৱে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে প্ৰতিবেদনখন নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ কয়। বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মৰ্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনোধৰণৰ সাল সলনি কৰা হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰস্তাৱ যুগুতোৱাৰ পাছত মৰাণ আৰু মটক সংগঠনসমূহে জাতি বিজ্ঞান সম্পৰ্কীয় শুধৰণি বিচাৰি দাবী উত্থাপন কৰে আৰু চৰকাৰে অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এই শুধৰণি প্ৰস্তাৱ মানি লয়। ইপিনে জনজাতিকৰণৰ বিষয়টো আলাপ আলোচনা মৰ্মে সমাধানৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ জনজাতিৰ লোকসকলৰ শংকা দূৰ কৰি জনজাতিকৰণৰ বিষয়টো নিষ্পত্তি কৰিব লাগিব। এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি তেওঁ কয়।
1: অলপ চিন্তা চৰ্চাৰে আলাপ আলোচনাৰে এই কামটো আগবাঢ়িছে। যিসকল বৰ্তমানৰ অনুসূচিত জনজাতি জাতীয় ব্যক্তি তেখেতলোকৰ কিছু শংকা আছে, সেই শংকা আমি দূৰ কৰিব লাগিব, আলাপ আলোচনা কৰি দূৰ কৰিব লাগিব। আলাপ আলোচনা নকৰি কাজিয়া কৰি যিসকলে ST ডিমাণ্ড কৰি আছে তেওঁলোকেও হয়তো ST নিবিচাৰিব, কাৰণ আমি সকলো অসমীয়া সকলো একেলগেই ডাঙৰ দীঘল হৈছোঁ। গতিকে মিচিং এজনক আমি কষ্ট দি মানে মনটো বেয়া কৰে, বড়ো এজনক মনটো বেয়া কৰায়, কাৰ্বি এজনক মনটো বেয়া কৰায়, হয়তো আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী কোনোৱে নিবিচাৰিব বা চাহ জনগোষ্ঠী কোনে নিবিচাৰিব। সকলোৱে বিচাৰে আলাপ আলোচনা হওক, আলাপ আলোচনা নিৰন্তৰভাৱে চলি আছে, নিশ্চয়কৈ সমাধান সূত্ৰ ওলাব।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি 2026-27ৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰ সৈতে মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ আগবঢ়োৱা এই সাহায্য আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত হোৱা পৰ্যালোচনা বৈঠকত মন্ত্ৰী ডঃ অনুজ পেগু, জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰিকা, অতুল বৰা, কেশৱ মহন্ত, নীলিমা দেৱী আৰু বিমল বৰা উপস্থিত থাকে। ইপিনে ৰাজ্যখনৰ বান আৰু আন স্পৰ্শকাতৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণ তথা চৰকাৰলৈ সহযোগিতাৰ আগবঢ়োৱাৰ বাবে গঠন কৰা দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে কালি আন এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু মন্ত্ৰী পীযুষ হাজৰিকাই অংশ লয়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি বিভিন্ন বেংক আৰু জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰীসকলে যাতে সহজে মুদ্ৰা ঋণ, প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ গঠন, প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী আদিৰ সুবিধা গ্ৰহণ কৰি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে তাৰ বাবে পদক্ষেপ ল'বলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক আহান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ যুৱক যুৱতীসকলে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি ব্যৱসায় বাণিজ্যৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক বিকাশত বৰঙণি যোগাব পৰাকৈ চৰকাৰে প্ৰায় 2 লাখ যুৱক যুৱতীক 2 লাখ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰিছে। পৰৱৰ্তী পৰ্যায়ত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে তেওঁলোকে বিভিন্ন আঁচনিৰ সহায় লৈ ঋণ লাভ কৰিব পৰাকৈ সুবিধা প্ৰদান কৰিবলৈও বৈঠকত আহ্বান

0: জনোৱা হয়। এই ক্ষেত্ৰত উদ্যোগ বিভাগ আৰু বেংক শাখাসমূহৰ সহযোগত হিতাধিকাৰীসকলক সজাগ কৰাৰ বাবে বৈঠকত সিদ্ধান্ত লোৱা হয়। অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰবী শৰ্মাৰ কালি সন্ধিয়া আকস্মিকভাৱে দেহাৱসান ঘটে। হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততালিকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। 1980 চনত নিব বৰুৱা পৰিচালিত আজলি নবৌ ছবিৰে অসমীয়া ছবিজগতত আত্মপ্ৰকাশ কৰা অভিনেত্ৰীগৰাকীয়ে অভিমান, পিতা পুত্ৰ, সোণময়না, প্ৰথম ৰাগিনী, বাৰুদ, চিৰাজ, জীৱন নদীৰ দুটিপাৰ, নায়ক, প্ৰভাতী পক্ষীৰ গান, কন্যাদান, ৰক্তবীজ, বিধাতাকে ধৰি কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকক আপ্লুত কৰিছিল। অভিনেত্ৰীগৰাকী আকাশবাণী, দূৰদৰ্শন আৰু ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। এগৰাকী সফল নৃত্য পতিয়সী হিচাপেও চলচ্চিত্ৰৰ বিভিন্ন ভূমিকাত তেওঁ দৰ্শকক মোহাচ্ছন্ন কৰিছিল। শিল্পীগৰাকী মৃত্যুৰ সময়ত স্বামী বিশিষ্ট অভিনেতা তপন দাস, এগৰাকী কন্যাকে ধৰি বহু গুণমুগ্ধক এৰি থৈ গৈছে। অভিনেত্ৰীগৰাকীৰ বিয়োগত চলচ্চিত্ৰ জগতত গভীৰ শূন্যতাত সৃষ্টি হোৱাৰ লগতে চলচ্চিত্ৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিনেত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে এগৰাকী গুণী শিল্পী হিচাপে অভিনেত্ৰীগৰাকী এৰি যোৱা সৃষ্টিৰাজী আৰু শিল্প সাধনাই চিৰদিন চলচ্চিত্ৰ প্ৰেমীক অনুপ্ৰাণিত কৰিব বুলি উল্লেখ কৰে। ৰূপালী পৰ্দাত তেওঁ জীৱন্ত কৰি তোলা অসংখ্য চৰিত্ৰৰে অভিনেত্ৰীগৰাকী অনুৰাগীৰ মানসপটত চিৰকাল জীয়াই থাকিব বুলিও তেওঁ কয়। অভিনেত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কালি গুৱাহাটীৰ ভূতনাথ শ্মশানত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হয়। শেষকৃত্যৰ সময়ত অসম চৰকাৰৰ হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকি অভিনেত্ৰীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: অসমৰ ছবি জগতৰ সোণালী যিখিনি সময়, সেই সময়খিনি 80-90 দশকৰ সময়ছোৱাৰ এগৰাকী অতি জনপ্ৰিয় শিল্পী আছিল পূৰবী শৰ্মা ডাঙৰীয়ানী। তেখেতৰ অভিনয়ে সমগ্ৰ অসমৰ শ্ৰোতা দৰ্শকক সন্মোহিত কৰি ৰাখিছে, হঠাৎ মৃত্যুক সাৱটি লৈ শোকস্তব্ধ কৰি তুলিছে। কাৰণ এগৰাকী অভিনেত্ৰীৰ পৰা অসমে আৰু অভিনয়ৰ ক্ষেত্ৰখনত, সাংস্কৃতিক ক্ষেত্ৰখনত আৰু আশা কৰিছিল, কাৰণ বহুত বেছি বয়সো হোৱা নাছিল। আজি এনেধৰণে আমাৰ মাজৰ পৰা আঁতৰি যোৱা কথাটো সহজভাৱে কোনেও ল'ব পৰা নাই। সমগ্ৰ অসমবাসীৰ লগতে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো হতচকিত হৈছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
0: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত আজি পুনৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰৰ সাক্ষ্য লোৱা হ'ব। কালি সময়ৰ অভাৱৰ বাবে তেওঁৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ নহল, সেয়েহে আজি তেওঁক পুনৰ আদালতত উপস্থিত হবলৈ নিৰ্দেশ দিয়া হৈছে। কালি সাক্ষ্য গ্ৰহণ সন্দৰ্ভত পামী বৰঠাকুৰে সাংবাদিকৰ আগত এইদৰে কয়।
2: মোৰ ফালৰ পৰা যিখিনি মই ক'বলগীয়া সেইখিনি মই কৈছোঁ, যিহেতু ময়ো আমি পৰিয়ালৰ হৈ আমি FIR দিছিলোঁ, সেইখিনিও মেনশ্যন কৰিছোঁ। আমি গোটেই ডিটেইলছখিনি মই যিখিনি জানো কথা সেইখিনি মই সম্পূৰ্ণকৈ জনাইছোঁ তেওঁলোকক। প্ৰতিজনৰ কথা সোমাইছে মোৰ ভাষ্যত, প্ৰতিজনৰ দুখখিনি সোমাইছে আৰু মোৰ দাদাৰ কাৰণে উইদাউট এ কণ্ডিশ্যন জাষ্টিচ পাব লাগে। গতিকে তাত মোৰ কোনো স্বাৰ্থ নাই, কোনো কণ্ডিশ্যন নাই। গতিকে মই যিমানখিনি সত্য মই জানো মই সম্পূৰ্ণ কৈছোঁ। আৰু
0: কালি প্ৰয়াত শিল্পীজনৰ বন্ধু জয়ন্ত কাকতীয়েও সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতীক প্ৰতিজেৰা কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা অমৃত আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ঠিকাদাৰসকলৰ সৈতে বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, অমৃত অসমৰ পৰিচালন সঞ্চালক সম্প্ৰীতি গোস্বামী, অতিৰিক্ত পৰিচালন সঞ্চালক শান্তনু সূত্ৰধৰকে ধৰি সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্সক 2-0 গ'লত পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল অয়াৰজাবালে খেলখনৰ 22 মিনিটত প্ৰথমটো আৰু পেড্ৰো পৰোৱে 58 মিনিটত দ্বিতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। প্ৰথমটো বিশ্বকাপ ট্ৰফি জয় কৰাৰ সুদীৰ্ঘ 16 বছৰৰ বিৰতিৰ মূৰত এইবেলি লা ৰোজা হিচাপে বিখ্যাত স্পেইনৰ দলটো ফাইনেলত উপনীত হৈছে। দলটো অহা দেওবাৰে নিশা নিউজাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা বা ইংলেণ্ডৰ মুখামুখি হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল আজি নিশা আটলাণ্টা ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখনত বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে নিশা 12:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে।

0: সাথে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে অভিনেত্ৰী পূৰৱী শৰ্মাৰ অকাল বিয়োগ, ৰাজ্যত নতুন ৰাজচক্ৰৰ গঠন, হৰমুজ প্ৰণালীত পণ্যবাহী জাহাজত আক্ৰমণ, পাইকাৰী মুদ্ৰাস্ফীতিৰ বৃদ্ধি আদি আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক প্ৰেক্ষাপটৰ বিভিন্ন বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বিগত 5 বছৰত অসমলৈ 3.5 কোটিতকৈও অধিক পৰ্যটক অহা বুলি সদনত মন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰা বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে মূল্য বৃদ্ধিৰ বাবে জনসাধাৰণে সমস্যাৰ সন্মুখীন হোৱা বুলি এটা বাতৰি আকাশলংঘী মূল্য বৃদ্ধিত গ্ৰাহকৰ হাহাকাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। হৰমুজ প্ৰণালীৰে পাৰ হোৱা প্ৰতিখন জাহাজক 20% কৰ আৰোপ কৰা হ'ব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰাৰ ফলত বিশ্বত খাৰুৱা তেলৰ সংকট ঘনীভূত হ'ব বুলি এটা বাতৰি দৈনিক জনভূমিৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। হৰমুজত তৈলবাহী জাহাজত আক্ৰমণ সন্দৰ্ভত আন এটা বাতৰি দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আন এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। আমাৰ অসম কাকতে যন্তৰ মন্তৰত অনহনৰত সনম অংশুকৰ স্বাস্থ্যৰ অৱনতি সন্দৰ্ভত এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি আৰু ভূ প্ৰাকৃতিক অস্থিৰতাত বিধবস্ত পাহাৰীয়া আন্তঃগাঁথনি সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাকতখনে মিৰি জীয়ৰী উপন্যাসখন স্পেনিছ ভাষাত প্ৰকাশ পোৱাৰ বিষয়েও এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে পদ্মশ্ৰী গীতা উপাধ্যায়ৰ বিয়োগৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ ভূগৰ্ভৰ পানীত আৰ্চেনিক আৰু ফ্লৰাইডৰ মান উদ্বেগজনকভাৱে বৃদ্ধি হোৱা বুলি মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰকাশ কৰা এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে অভিনেত্ৰী পূৰৱী শৰ্মাৰ বিয়োগৰ বাতৰিটো বিভিন্ন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: বিগত বছৰৰ দৰে এইবেলিও ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই ছাত্ৰ ছাত্ৰীসকলক এই কৰ্মশালাত অংশ লোৱাৰ বাবে আহান জনাইছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। শেহতীয়া বানত ৰাজ্যৰ 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন। বিগত 5 বছৰত ৰাজ্যত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিধানসভাত প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি 2026-27ৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰত পৰ্যালোচনা বৈঠক। অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া নিবেদন কৰা হৈছে ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো জব উই মেট ছবিখনৰ পৰা উস্তাদ ৰাশিদ খাৰ কণ্ঠৰীতি গীত। গীতৰ কথা ইৰ্ষাদ কামিলৰ, সংগীত সন্দেশ শান্দিল্যৰ।

শ্রোতাসকলে রূপালীধ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনোৱা হওক গেংষ্টাৰ ছবিখনৰ পৰা কে কেৰ কণ্ঠৰীতি গীত, গীতৰ কথা ছয়িদ কোৱাদ্ৰীৰ, সংগীত প্ৰীতমৰ।

ৰূপালী ধৌ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পম্পী গগৈ বৰকটকীৰ কণ্ঠত অহেতুক ছবিখনৰ ৰীতি গীত। গীতিকাৰ ইপচনলাল বৰুৱা, সংগীত পৰিচালনা পৰাণ বৰকটকীৰ।

শ্রোতাসকলে রূপালীধ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰীয়া কিস্মত কানেকশ্যন ছবিখনৰ পৰা আতিফ আছলাম আৰু আলকা ইয়াগনিকৰ কণ্ঠৰীতি গীতৰ কথা ছাইদ কোৱাদ্ৰীৰ, সংগীত প্ৰীতমৰ।

এক যাত্রা ছবিখনত সেয়া আছিল জুবিন গার্গ আৰু তৰালী শৰ্মা। ৰূপালী ঢৌ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পোৱা 9:45 গৈছে। ইয়াৰ লগে লগে সময় হৈছে আমাৰ প্ৰথম অধিৱেশন সামৰাৰ। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়ালৈ মই জ্যোতি হাজৰিকাই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। নমস্কাৰ।

ইয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ সমশ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপ যোগেও শুনিবলৈ পাব। এতিয়া ষ্টুডিঅ'ত মই জ্যোতি হাজৰিকা, মোৰ সৈতে ডিউটি ৰুমত আছে সিদ্ধাৰ্থ দত্ত, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, মনোজ হাজৰিকা আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস, মিতুল গগৈ আৰু মৃগাংক কৃষ্ণাত্ৰেয়, আৰু ডিউটি ৰুমৰ সহকাৰী হিচাপে আছে ভৱেন শৰ্মা।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰা হৈছে গীতিমালিকাৰ গীত। আজিৰ অনুষ্ঠানত পুনতে শুনাবলৈ লৈছো মিতালী দেৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা অৰুণিমা ভৰালীৰ, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

গীতি মালিকাৰ গীত অনুষ্ঠানত এইবাৰৰ শিল্পী লোকনাথ গোস্বামী, গীতিকাৰ ইদ্ৰিছ আলী, প্ৰযোজনা অসীম হাজৰিকাৰ।

শ্রোতাসকলে গীতি মালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক বিনোদ পাঠকৰ গীতৰ কথাৰে তৰুণ দাসৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা শিল্পীৰ নিজা।

0: বিনোদ পাঠকৰ গীতৰ কথাৰে তৰুণ দাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।
1: মন কি বাত হে জন জন কি, সভি কি কুছ অপনি সি, অনকহি বিরাসত কি, উম্মীদে নয় ভারত কি। তো শুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে মন কি বাত আকাশবাণী আর দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে OTT প্ল্যাটফর্ম ওয়েভস পর। আপ ভি মাননীয় প্রধানমন্ত্রী কে মন কি বাত কা হিসা বন সকতে হ্যায়। ইসকে লিয়ে আপ আপনে সুঝাও 24 জুলাই তক টোল ফ্রি নম্বর 1800117800 पर रिकॉर्ड कर सकते हैं या फिर 1922 पर भी कॉल कर सकते हैं। नमो ऐप या माई गॉव के ओपन फोरम में पोस्ट कर सकते हैं या पोस्ट बॉक्स नंबर 111 आकाशवाणी दिल्ली पर भेज सकते हैं। तो याद रखें, रविवार 26 जुलाई सुबह 11 बजे मन की बात।
2: ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীত অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতিপুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
0: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

0: a.m. Indian time. And with that, we end this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, আতিকুৰ ৰহমান আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন আৰু আছিফ আহমেদ, ষ্টুডিঅ'ৰ ডিউটিৰ মোৰ দায়িত্বত তুলিকা দেৱী। এতিয়া শুনক যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত উপস্থিত আছো মই ঝৰণা ভৰালী।

হেম বৰুৱাই কৈছিল, আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জনাবলৈ বিচাৰিছো আজি আৰু কাইলৈ যুৱবাণীযোগে প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া ৰিঙনি। আজি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 5:55 প্ৰচাৰ কৰা হ'ব নিয়োগপ্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10 শুনিবলৈ পাব একক ছবিৰ গীতৰ অনুষ্ঠান। তপতী শইকীয়াই পৰিৱেশন কৰা ভজন শুনিবলৈ পাব 6:30। ইভেণ্ট মেনেজমেণ্ট খণ্ডত কৰ্ম সংস্থাপনৰ সুবিধা শীৰ্ষক বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান শুনিবলৈ পাব 7:20। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব কৌশিকী পাঠক আৰু অনুষ্ঠানটিৰ আঁত ধৰিব শ্ৰুতি ডেকাই। বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে আগবঢ়োৱা বিশেষ অনুষ্ঠান নিবেদন কৰা হ'ব 7:50। অনুষ্ঠানটি যুগুতাই আগবঢ়াব স্নেহা পাঠকে, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 8:05 শুনিবলৈ পাব ধ্ৰুৱজ্যোতি দাসে পৰিৱেশন কৰা বাঁহীবাদনৰ অনুষ্ঠান, আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

কাইলৈও একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান, প্ৰচাৰৰ সময় 5:55। আধুনিক গীতৰ অনুষ্ঠান আগবঢ়োৱা হ'ব 6:10। লোকগীতৰ অনুষ্ঠান শুনিবলৈ পাব 6:30। যুৱবাণীযোগে প্ৰচাৰিত বিশেষ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী শুনিবলৈ পাব 7:20। কাইলৈ হেল্ল' যুৱবাণী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব সত্ৰীয় নৃত্য বিশাৰদ অনিতা শৰ্মা। অনুষ্ঠানটিৰ আগ ধৰিব

দাসৰ হৈকে অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে দেৱদাস তাল মন ছবিকেইখনৰ কেইটিমান মন প্ৰসা গীতেৰে। প্ৰথমে আগবঢ়াইছো দেৱদাস ছবিখনৰ পৰা শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই সুমধুৰ গীতটি।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনক দেৱদাস ছবিখনৰ পৰা কবিতা সুব্ৰমণিয়ম আৰু শ্ৰেয়া ঘোষাল আৰু কে কেৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে মনোৰঞ্জনত শুনি আছে দেৱদাহ ছবিখনৰ কেইটামান মনপৰখা গীত। এতিয়া আগবঢ়াইছো কবিতা সুব্ৰমণিয়াম আৰু উদিত নাৰায়ণৰ কণ্ঠৰ আনিটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনক দেৱদাস ছবিখনৰ পৰা উদিত নাৰায়ণৰ কণ্ঠৰ এই গীতটি।

আজিৰ মনোৰঞ্জনৰ শেষত শুনাবলৈ ওলাইছো তাল ছবিখনৰ পৰা সনু নিগম, এ আৰ ৰহমান, অনুৰাধা শ্ৰীৰাম আৰু সুজাতাৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে ইমান পৰে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।

নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেচন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। পুনৰবাৰ জনাইছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.1।

1980 চনত মুক্তিপ্ৰাপ্ত নীপ বৰুৱাৰ পৰিচালনাৰে আজলি নবৌ ছবিখনৰে অসমীয়া ছবি জগতত খোজ পেলাইছিল মোহময় অভিনেত্ৰী পূৰৱী শৰ্মাই। প্ৰিয় শ্ৰোতা, এইবাৰ শুনক ৰঞ্জন ফুকনৰ কণ্ঠত আজলি নবৌ ছবিখনৰ আন এটি গীত।

আজুলি নবৌ ছবিখনৰ সংগীত পৰিচালনা আছিল ৰমেন বৰুৱাৰ। প্ৰিয় শ্ৰোতা, এতিয়া শুনক দীপেন বৰুৱা আৰু ৰুঞ্জন ফুকনৰ কণ্ঠৰ এই গীতটি।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
0: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

সম্প্রতি গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.8।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিসমূহ হ'ল, ৰাজ্যত বিগত 10 বছৰত দৰিদ্ৰতাৰ হাৰ 14 শতাংশলৈ হ্ৰাস হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত মন্তব্য, গুৱাহাটী ৰিং ৰোড প্ৰকল্পই যোৰাবাটৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ, হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰকাশ, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ডিব্ৰুগড়ৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অষ্টম দিনা গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হয়। বিধায়ক প্ৰদ্যুত বৰদলৈ এই সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে কয় যে ৰাজ্যৰ চহকী সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে পৰিচিত কপৌ ফুলৰ পাতল বেঙুনীয়া ৰঙেৰে সমগ্ৰ গুৱাহাটী চহৰখন সজাই তোলাৰ বাবে গুৱাহাটী পৌৰ নিগমে সিদ্ধান্ত লৈছে। তেওঁ কয় যে ৰাজস্থানৰ পিংক চিটি হিচাপে জনাজাত জয়পুৰৰ আৰ্হিৰে গুৱাহাটীক পাৰ্পল চহৰ হিচাপে গঢ়ি তোলাৰ বাবে ইতিমধ্যে গুৱাহাটী পৌৰ নিগমে সকলো ৱাৰ্ডৰ নাগৰিক সমিতি, উন্নয়ন সমিতি তথা স্থানীয় ৰাজহুৱা সমিতিসমূহক স্বেচ্ছামূলকভাৱে এই পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। ইপিনে সদনত আজি চলিত বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অভিভাষণত চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই বিগত 10 বছৰত দ্বৈত ইঞ্জিন চৰকাৰে দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ কথা উল্লেখ কৰি কয় যে ৰাজ্যৰ দৰিদ্ৰতাৰ হাৰ 2015 চনৰ 32.68% তুলনাত বৰ্তমান 14% অৱনমিত হৈছে। এই ক্ষেত্ৰত অৰুণোদয় আঁচনিয়ে বিশেষ ভূমিকা পালন কৰিছে বুলি তেওঁ প্ৰকাশ কৰিছে।

0: অসমত যদি মাল্টি ডাইমেনশনেল প্ৰভাৰ্টি 32.67ৰ পৰা ইট হেজ ৰিডিউচ টু 14%, আৰু আজি হয়তো নীতি আয়োগৰ নতুন যদি সমীক্ষা ওলাই উইল বি ছিংগল ডিজিট, মই নিশ্চিত। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে টকা জমা দিয়া। এই গোটেই আঁচনিবিলাকৰ ভিতৰত মোৰ ষ্টাডি নহয়, একাডেমিক কেইবাখনো পেপাৰ চলাইছে যে অৰুণোদয় আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে অসমত দৰিদ্ৰতা সীমাৰেখা হ্ৰাস কৰাৰ ক্ষেত্ৰত। আমি যদি NFSS 5 আৰু 6ৰ মাজত অসমৰ পৰিৱৰ্তন দেখো, কিষাণ সন্মান নিধি, নিযুত মইনা, অৰুণোদয়, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিনামূলীয়া চাউল, এই গোটেই আঁচনিবিলাকে আজি প্ৰত্যক্ষভাৱে দৰিদ্ৰতাক আক্ৰমণ কৰিছে।
1: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৰাবাটৰ বান সমস্যাৰ প্ৰসংগত কয় যে গুৱাহাটী ৰিং ৰোড প্ৰকল্পই যাতায়াত ব্যৱস্থা উন্নত কৰাৰ লগতে এই বান সমস্যা সমাধানৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই প্ৰকল্পৰ বাবে ইতিমধ্যে 150 কোটি টকা আবণ্টন দিয়া হৈছে আৰু বৰ্তমান ইয়াৰ নক্সা প্ৰস্তুত কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে IIT গুৱাহাটীৰ বিশেষজ্ঞৰ সহায়ত বৈজ্ঞানিকভাৱে নক্সা পৰীক্ষা কৰি ৰিং ৰোড প্ৰকল্পৰ কাম আগবঢ়োৱা হ'ব বুলি মন্তব্য কৰে।
0: পৰিকল্পনাত যোৰাবাটৰ কৃত্ৰিম বানপানীৰ পৰা আমি যাতে সঁহাৰি পাওঁ তাৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকা আবণ্টন কৰি থোৱা হৈছে। এতিয়া কনচালটেণ্টে তাৰ ড্ৰয়িং বনাই আছে আৰু মই ইতিমধ্যে কনচালটেণ্টক কৈছো যে ড্ৰয়িংখন IIT গুৱাহাটীৰ পৰা এপ্ৰুভ কৰাব লাগে আৰু মই ভাবো যে ৰিং ৰোড নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে আমি যোৰাবাটত যোৱা পৰহি দেখা যিখিনি অসুবিধা আমি দেখিছিলো সেই অসুবিধাখিনিও আমি আঁতৰ কৰিব পাৰিম।
1: মুখ্যমন্ত্ৰীগৰাকীয়ে জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৃহৎ পৰিসৰত এজাৰ গছৰ পুলি ৰোপণৰ পৰিকল্পনাৰ বিষয়েও আজি বিধানসভাত প্ৰকাশ কৰে। বিধানসভাত আজি PM কিষাণ আঁচনিৰ ঋণক লৈ বিধায়ক চক্ৰধৰ গগৈৰ এটা প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কেও PM কিষাণৰ ঋণ লাভ কৰিব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়ালৈ 18,59,000 কৃষকে PM কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী কৃষি আন্তঃগাঁথনি পুঁজিৰ জৰিয়তে ৰাজ্যৰ উদ্যমী কৃষি উদ্যোগীসকলক সহায় আগবঢ়োৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে অহা 25 জুলাইত গুৱাহাটীত ৰাজ্যৰ প্ৰায় 5,000 কৃষি উদ্যমীক সাক্ষাৎ কৰি এই সন্দৰ্ভত অৱগত কৰোৱা হ'ব।
2: ৰাজ্যত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে কিছু হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। বনমন্ত্ৰীগৰাকীয়ে আজি এখন সংবাদমেলত কয় যে দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে বনানীকৰণত গুৰুত্ব আৰোপ কৰিব লাগিব, বিশেষকৈ হাতীৰ উপযোগী বিচৰণভূমি গঢ়ি তোলাত গুৰুত্ব দিব লাগিব। হাতীৰ সংখ্যা আৰু ইয়াৰ বিচৰণভূমি নিৰ্ধাৰণ কৰি একো একোটা নিৰ্দিষ্ট মণ্ডল চিনাক্ত কৰা হ'ব আৰু এই মণ্ডলসমূহত অভিজ্ঞ লোকৰ সহায়ত স্থানীয় বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ লোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি শ্ৰীবৰুৱাই জানিবলৈ দিয়ে। হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকৰ ক্ষতিপূৰণ সন্দৰ্ভত বনমন্ত্ৰীগৰাকীয়ে কয় যে হাতীৰ আক্ৰমণত কোনো লোকৰ মৃত্যু হলে 6,00,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীয়ে শস্যপথাৰ নষ্ট কৰিলে এবিঘা মাটিত 8,000 টকাকৈ সাহায্য প্ৰদানৰ ব্যৱস্থা আছে বুলিও শ্ৰীবৰুৱাই জানিবলৈ দিয়ে।
3: অসমৰ এটা বিভিন্ন অঞ্চলৰ ডাঙৰ সমস্যাটো হৈছে যে হাতী মানুহৰ সংঘাত। প্ৰতিটো বছৰে প্ৰায় 150 ব্যক্তিৰ মৃত্যুমুখত পৰে, বিভিন্ন খাদ্য শস্য নষ্ট কৰে, বিভিন্ন ধৰণৰ কৃষি ব্যৱস্থাত ক্ষতি কৰে। গতিকে এই কামসমূহ কেনেকৈ আমি সমাধান কৰিব পাৰোঁ বা তাৰ এটা সমাধান সূত্ৰ ওলাব পাৰোঁ তাৰ কাৰণে আমি আলোচনা কৰিছিলো। হাতী মানুহৰ সংঘাতটো নিৰাময় কৰিবৰ কাৰণে কিছু শ্বৰ্ট টাৰ্ম প্ৰজেক্ট লাগিব, কিছু লং টাৰ্ম কথা লাগিব। আৰু লং টাৰ্ম কথাটো এইটোৱে যে আমি ফৰেষ্টেশ্যন বা বনানীকৰণ বঢ়াব লাগিব, হাতীৰ উপযুক্ত ঠাই সৃষ্টি কৰিব লাগিব। তাৰ কাৰণে আমি কেনেকৈ কোন অঞ্চলত ক'ত ক'ত ঠাই আছে যে এইখিনি হাতীৰ কাৰণে আমি প্লেণ্টেশ্যন কৰিব লাগিব, এই ঠাইখিনিত হাতীৰ উপযোগী বা হাতীৰ প্ৰয়োজনীয় খাদ্য গছ লগাব লাগিব, এই ধৰণৰ কথাখিনিও পাতিছো। আৰু সেই হাতীখিনি কোনটো অঞ্চল বিচৰণ কৰে তাৰ ওপৰত ভিত্তি কৰি আমি একোটা জোন বনাই দিছো।
2: প্ৰতিগৰাকী প্ৰকৃত কৃষকে যাতে চৰকাৰী সুবিধা লাভ কৰে তাৰ বাবে

0: মৃতকৰ পঞ্জীয়ন প্ৰক্ৰিয়াটো অধিক ক্ষীপ্ৰ কৰিবলৈ নগাঁও জিলা আয়ুক্ত দেৱাশী শৰ্মাই সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এখন সভাত আয়ুক্ত শৰ্মাই প্ৰকৃত কৃষকসকল যাতে সাৰ লাভৰ পৰা বঞ্চিত নহয় সেই বিষয়টো গুৰুত্ব আৰোপ কৰে। এই বৈঠকত কৃষক পঞ্জীয়ন ব্যৱস্থাৰ অগ্ৰগতিৰ খতিয়ান লোৱা হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মা, পল্লৱী গগৈ, ৰাজচক্ৰ বিষয়া, জিলা কৃষি বিষয়া আৰু বিভাগটোৰ আন বিষয়াসকল উপস্থিত থাকে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিত বিশেষ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত যোৰহাট, তিয়ক, মৰিয়নি আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকলক অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে বিভিন্ন লাগতিয়াল তথা গুৰুত্বপূৰ্ণ কলা কৌশল শিকোৱাৰ উদ্দেশ্যে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। যোৰহাট সমষ্টিত আজিৰে পৰা 30 জুলাইলৈ যোৰহাট থিয়েটাৰত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। তিতাবৰ সমজিলা প্ৰশাসনৰ সহযোগত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰা কৰ্মশালাত নাটৰ প্ৰশিক্ষণ দিয়া হ'ব। সমষ্টিটোৰ কলাতীৰ্থ সংগীত মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত আন এটা কৰ্মশালাত ভূপেন্দ্ৰ সংগীত আৰু লোকগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। পাঠশালা শিক্ষাবিদ আদৰ্শ বুনিয়াদী হাইস্কুলত আজি নতুন শিক্ষানীতি 2020 বিষয়ক এখন এদিনীয়া শিক্ষক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। বিশিষ্ট শিক্ষাবিদ অধ্যাপক ডঃ সঞ্জীৱ কুমাৰ গোস্বামীয়ে সমল ব্যক্তিৰূপে ভাগ লোৱা এই কৰ্মশালাত ছাত্ৰ ছাত্ৰীৰ মনস্তত্ব, ভাষা শিক্ষণৰ দক্ষতা আৰু আধুনিক শ্ৰেণীকোঠা পৰিচালনাৰ বিভিন্ন দিশত প্ৰশিক্ষণ দিয়া হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক উৎপল বৰগাকুটিয়ে উদ্বোধন কৰা এই কৰ্মশালাখন সঞ্চালনা কৰে শিক্ষাবিদ নন্দ দুলাল চৌধুৰীয়ে। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত লোকপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ লোকপিয়ল সম্পৰ্কীয় প্ৰস্তুতি আৰু অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। জিলাখনৰ বিভিন্ন ৰাজচক্ৰৰ বিষয়া আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গ উপস্থিত থকা এই সভাত আয়ুক্ত তিৱাৰীয়ে বিষয়াসকলক সকলো দায়িত্ব সময়মতে, সঠিকভাৱে আৰু সমন্বয় ৰক্ষা কৰি সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়ে।
1: ৰাজ্য চৰকাৰে বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ গ্ৰহণ কৰা বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। আজি ডিব্ৰুগড়ৰ মাইজানৰ নগাঘুলি ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্ৰণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ পৰিৱেশৰ দায়িত্ব বৃদ্ধিৰ বাবে মথাউৰিৰ কাষে কাষে গছপুলি ৰোপণ কৰা তথা এই স্থানসমূহত পৰ্যটনৰ সা সুবিধা বৃদ্ধি কৰাকে ধৰি স্থানীয় যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাটো গুৰুত্ব আৰোপ কৰে। এই পৰিদৰ্শনকালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ সুৰক্ষা আৰু স্থায়িত্বৰ বিষয়েও আলোচনা কৰে। ইয়াৰ পাছতে ৰাজ্যপাল আচাৰ্যই চাবুৱাত নিৰ্মীয়মান উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ চৌহদো পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ডঃ হীৰেন্দ্ৰনাথ শৰ্মা, পঞ্জীয়ক পংকজ বৰঠাকুৰকে ধৰি অধ্যাপক, অধ্যাপিকা আৰু শিক্ষাৰ্থীসকলো উপস্থিত থাকে। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই বিভিন্ন দাবীৰে আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে। কামৰূপ মহানগৰ জিলা আদালতৰ চৌহদতো আজি কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে। চেটি আয়োগৰ পৰামৰ্শৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা হুকুম সম্পূৰ্ণভাৱে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদকে ধৰি অন্যান্য দাবীৰে ন্যায়িক কৰ্মচাৰীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। বিশ্বনাথ চাৰিআলি ন্যায়িক জিলা চৌহদতো কৰ্মবিৰতি পালন কৰা হয়। সদৌ অসম নাগৰিক কৰ্মচাৰী সংঘৰ আহান বৰ্মে হাইলাকান্দি জিলা ন্যায়ালয়ৰ কৰ্মচাৰীসকলেও দুদিনীয়া কৰ্মবিৰতি পালন কৰিছে। ইয়াৰ ফলত জিলা আদালতৰ দৈনন্দিন কাম কাজ ব্যাহত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। কৰ্মচাৰীসকলে তেওঁলোকৰ বাবে পৃথক সেৱা বিধি প্ৰণয়ন, দৰমহাৰ বিসংগতি দূৰ কৰা, চিকিৎসাৰ ক্ষতিপূৰণ দিয়া আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰ জিলা ন্যায়িক কৰ্মচাৰীসকলেও বিভিন্ন দাবীৰ সমৰ্থনত দুদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে। কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে তেওঁলোকৰ দাবীসমূহ বিভিন্ন মাধ্যমেৰে চৰকাৰৰ ওচৰত উত্থাপন কৰাৰ পাছতো পূৰণ নোহোৱাত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ইপিনে ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদৰ বাবে আজি ন্যায়াধীশ শৰ্মিলা ভূঞা ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অনুষ্ঠিত নহল। আদালতৰ নিৰ্দেশৰ ভিত্তিত পুৱাৰ ভাগত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আদালতত উপস্থিত থাকে যদিও কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ বাবে সাক্ষ্য গ্ৰহণ কৰিব পৰা নহল। গোৱালপাৰা জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা আজি জিলা আয়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ তিমুৱৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত পথ সুৰক্ষাৰ বিভিন্ন দিশৰ উপৰি বিগত মাহত সংঘটিত পথ দুৰ্ঘটনাৰ কাৰণসমূহ বিশ্লেষণ কৰা হয়। বৈঠকত লগতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চিচিটিভি স্থাপন, ফুটব্ৰিজ নিৰ্মাণ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়।

সভাত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, গোৱালপাৰা পশ্চিম সমজিলাৰ আয়ুক্ত ঋতুত্তম বৰাকে ধৰি কেইবাগৰাকীও বিষয়া আৰু অভিযন্তাই অংশগ্ৰহণ কৰে। নগাঁও জিলাৰ ধনিয়াভেটি গাঁও পঞ্চায়তৰ চৰাপাৰাত আজি এটা পথত নিৰ্মাণ কৰা আধাৰশিলা ভাঙি দুটি শিশুৰ থিতাতে মৃত্যু হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে, গাঁওখনত এম জি এনৰেগাৰ এটা আধাৰশিলাৰ কাষত কেইটামান কণ কণ ল'ৰা ছোৱালীয়ে খেলি থকা অৱস্থাত আধাৰশিলাটো ভাঙি দুটি শিশুৰ গাত পৰাত থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাত এগৰাকী কিশোৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত কিশোৰীগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। যোৱা 13 জুলাইত দেহাৱসান ঘটা বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী সন্মানেৰে বিভূষিত গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। তেজপুৰৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু সাহিত্য অনুষ্ঠানৰ লগতে বিভিন্ন দল সংগঠনে পুষ্পাঞ্জলি অৰ্পণেৰে সাহিত্যিকগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আজি পুৱা প্ৰয়াত সাহিত্যিকগৰাকীৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধা জ্ঞাপনৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে সৃষ্টিশীলতা, দেশপ্ৰেম আৰু ভাষিক সমন্বয়েৰে অসমীয়া আৰু নেপালী ভাষাত সাহিত্য চৰ্চা কৰি সম্প্ৰীতিৰ ভেটি সুদৃঢ় কৰা গীতা উপাধ্যায়ে দুবাৰকৈ সাহিত্য একাডেমী বঁটা লাভ কৰাৰ উপৰি শেহতীয়াকৈ অসম চৰকাৰৰ সতি সাধনী বঁটা লাভ কৰিছিল। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্সক 2-0 গ'লত পৰাস্ত কৰি স্পেইন ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত পৰাজিত দুটা দলে 19 জুলাইত মিয়ামিত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ'ব। অহা 20 জুলাইত নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ৰাজ্যত বিগত 10 বছৰত দৰিদ্ৰতাৰ হাৰ 14% হ্ৰাস হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত মন্তব্য। গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পই যোৰাবাটৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰকাশ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ডিব্ৰুগড়ৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ।

0: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমাজৰ বৃহত্তৰ কল্যাণৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্ৰযুক্তি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই উত্তৰ প্ৰদেশত 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসীৰ ৰিং ৰোডৰ মাজৰ 6টা লেনযুক্ত গ্ৰীণফিল্ড এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিছে। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে দেশক আন্তৰ্জাতিক দক্ষতা কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দক্ষতা কেন্দ্ৰিক পৰিৱেশতন্ত্ৰ গঢ়ি তোলা উচিত বুলি মত প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমাজৰ বৃহত্তৰ কল্যাণৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্ৰযুক্তি গ্ৰহণ কৰিবলৈ আহান জনাইছে। নতুন দিল্লীত আজি সুশ্ৰুতম 2026 শীৰ্ষক আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে নতুন উদ্যমেৰে আয়ুৰ্বেদ আৰু যোগাভ্যাসক গোলকীয় মঞ্চত প্ৰতিষ্ঠা কৰিছে। বৈজ্ঞানিক মান অনুযায়ী আয়ুৰ্বেদিক অস্ত্ৰোপচাৰৰ প্ৰাচীন পৰম্পৰাক মৰ্যাদা প্ৰদানৰ বাবে চলোৱা প্ৰচেষ্টাক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।
1: मुझे ये जानकर प्रसन्नता हुई है कि आयुष मंत्रालय WHO के माध्यम से उनके साथ मिलकर आयुर्वेदिक स्वास्थ्य सेवा के वैश्विक मानकीकरण को मजबूत करने के लिए सक्रिय रूप से काम कर रहे हैं। स्टैंडर्डाइज्ड डॉक्यूमेंटेशन, डिजिटल हेल्थ इंटीग्रेशन और आधुनिक विज्ञान की अनुसंधान तकनीकों का सम्यक उपयोग करने से इस प्राणी की व्यापक वैश्विक स्वीकृति को बल मिलेगा।
0: ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আয়ুষ মন্ত্ৰালয়ে আয়ুৰ্বেদিক স্বাস্থ্য সেৱা গোলকীয় মান নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে একেলগে কাম কৰি আছে। আলোচনা চক্ৰত হোৱা চৰ্চাই আয়ুৰ্বেদিক শৈল্য চিকিৎসাৰ নতুন জ্ঞান অন্বেষণত সহায় কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুদৃঢ় কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আস্থা প্ৰকাশ কৰে।

প্ৰদেশত 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসীৰ ৰিং ৰোডৰ মাজৰ 45 কিলোমিটাৰৰো অধিক দৈৰ্ঘৰ 6টা লেনযুক্ত গ্ৰীণ ফিল্ড এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ বিশেষ আৰ্হিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ বাবে 14,400 কোটি টকা ব্যয় হ'ব আৰু এই পথটোৱে 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসী ৰিং ৰোডৰ মাজৰ যোগাযোগ সুচল কৰি তুলিব। প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে বাৰাণসী চহৰৰ যানজঁট হ্ৰাস পাব আৰু আহ যাহ সুচল হৈ উঠিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰকল্পটো সামৰি ল'বলগীয়া এলেকাসমূহত যাত্ৰাৰ সময় প্ৰায় 60 মিনিটৰ পৰা 20 মিনিটলৈ হ্ৰাস পাব। প্ৰকল্পটোৱে গুৰুত্বপূৰ্ণ ধৰ্মীয়, শৈক্ষিক আৰু সাংস্কৃতিক স্থানৰ সৈতে যোগাযোগ উন্নত কৰাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৈষ্ণৱে কয় যে মন্ত্ৰীসভাই ছেমিকণ্ডাক্টৰ আৰ্হি আৰু উৎপাদন ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে 1,27,500 কোটি টকাৰ পুঁজিৰে ছেমিকন মিছনৰ দ্বিতীয় পৰ্যায়ৰ অনুমোদন জনাইছে। তেওঁ কয় যে ছেমিকন মিছনৰ প্ৰথম পৰ্যায়ৰ সাফল্যৰ পৰা আগবাঢ়ি ভাৰতক গোলকীয় ছেমিকণ্ডাক্টৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে অভিযানটোৰ দ্বিতীয় পৰ্যায়ৰ অনুমোদন দিয়া হৈছে। তেওঁ কয় যে এই মিছনে অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব, যোগান শৃংখলা সুদৃঢ় কৰিব আৰু গুৰুত্বপূৰ্ণ কাৰিকৰী শ্ৰেষ্ঠত্ব অৰ্জনত সহায় কৰিব। মন্ত্ৰীসভাই 62,500 কোটি টকাৰ মূলধনেৰে মোবাইল ফোন নিৰ্মাণৰ আঁচনিটো অনুমোদন দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে আঁচনি পৰৱৰ্তী 5 বছৰৰ বাবে ৰূপায়ণ কৰা হ'ব। তেওঁ কয় যে এই আঁচনিৰ অধীনত দেশত মোবাইল ফোন নিৰ্মাণৰ বাবে বিক্ৰীৰ ক্ষেত্ৰত 2.25% পৰ্যন্ত উদগনিমূলক সাহায্য আগবঢ়োৱা হ'ব। থলুৱাভাৱে নিৰ্মিত যন্ত্ৰাংশ ব্যৱহাৰ কৰাৰ বাবে 1.5% পৰ্যন্ত অতিৰিক্ত উদগনিমূলক সাহায্য প্ৰদান কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে আঁচনিখনৰ ৰূপায়ণৰ সময়ছোৱাত প্ৰায় 29,00,000 কোটি টকাৰ মোবাইল ফোন উৎপাদন হ'ব আৰু ইয়াৰ জৰিয়তে 60,000 লোকে প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। মন্ত্ৰীসভাই আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ইউৰিয়া বিনিয়োগ নীতি 2026ত অনুমোদন জনাইছে। আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য পূৰণৰ উদ্দেশ্যে গেছ আধাৰিত ইউৰিয়া উৎপাদন গোট স্থাপনৰ বাবে ইউৰিয়া খণ্ডত নতুন বিনিয়োগৰ প্ৰসাৰে এই নীতিৰ মূল উদ্দেশ্য। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সৰ্বাত্মক অৰ্থনৈতিক বাণিজ্যিক চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। এই ঐতিহাসিক চুক্তিৰ ফলত ভাৰতৰ পৰা ৰপ্তানি কৰা 99% সামগ্ৰীৰ ওপৰত ব্ৰিটেইনৰ বজাৰত কোনোধৰণৰ শুল্ক প্ৰযোজ্য নহ'ব। চুক্তিখনৰ পৰা দুয়োখন দেশ লাভান্বিত হ'ব। এই বাণিজ্য চুক্তিৰ অধীনত দুগ্ধজাত সামগ্ৰী, গোটা দানাজাত শস্য, খোৱা তেল, আপেলসহ ভালেমান সামগ্ৰীক কৰৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত এই নতুন অৰ্থনৈতিক যুগৰ সূচনাৰ সৈতে সংগতি ৰাখি ভাৰতত ব্ৰিটেইনৰ উপ আয়ুক্ত ষ্টিক হাইকলি আৰু বিদেশ বাণিজ্য সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক ডঃ ৰাহুল সিঙে আজি গুজৰাটৰ আহমেদাবাদৰ সানন্দৰ পৰা পতাকা জোকাৰি চুক্তিখনৰ অধীনত প্ৰেৰণ কৰা প্ৰথমটো ৰপ্তানি ক্ষেপ ৰাওনা কৰে। এই ক্ষেপত 3,07,00,000 কোটি টকাৰ সামগ্ৰী প্ৰেৰণ কৰা হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰ পৰা বলবৎ হোৱা ভাৰত ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তিৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত তেওঁ কয় যে এই চুক্তিৰ জৰিয়তে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ড, ভেষজ খণ্ড আৰু খাদ্য প্ৰসংস্কৰণ, অভিযান্ত্ৰিক, চৰ্ম উদ্যোগ, বস্ত্ৰ উদ্যোগকে ধৰি ভাৰতৰ ৰপ্তানি সামগ্ৰীসমূহৰ 99% কোনো আমদানি শুল্ক অবিহনে বজাৰৰ সুবিধা প্ৰদান কৰাৰ লগতে শ্ৰম অধ্যুষিত উদ্যোগসমূহত লুকাই থকা সম্ভাৱনাসমূহ উন্মোচিত হোৱাৰ বাট মুকলি হ'ব। এই চুক্তিৰ জৰিয়তে চৰকাৰৰ কল্যাণকামী নীতি প্ৰতিফলিত হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। এই চুক্তিয়ে দুয়োখন দেশৰ মিত্ৰতা শক্তিশালী কৰাৰ সমান্তৰালকৈ ব্ৰিটেইনত থকা বিভিন্ন বৃত্তিধাৰী ভাৰতীয়সকলক উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি কয় যে ভাৰত ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি চি ই টি এৰ লগতে সামাজিক নিৰাপত্তাৰ চুক্তি ৰূপায়িত হোৱাৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ দীৰ্ঘস্থায়ী মিত্ৰতাৰ যাত্ৰাত উল্লেখযোগ্য অগ্ৰগতি প্ৰতিফলিত হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে এই সন্দৰ্ভত শুভেচ্ছা জ্ঞাপন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই চুক্তিসমূহে বজাৰৰ উপলভ্যতা সম্প্ৰসাৰিত কৰি বাণিজ্য আৰু সেৱাসমূহ ত্বৰান্বিত কৰাৰ উপৰি বিভিন্ন বৃত্তিধাৰীসকলৰ বাবে সৰ্বাত্মক বিকাশৰ সুবিধা প্ৰদান কৰিব। তেওঁ লগতে কয় যে এই চুক্তিৰ জৰিয়তে দেশৰ বিভিন্ন ব্যৱসায়, উদ্যোগী, কৃষক, নিৰ্মাতা, এম এছ এম ইসমূহ আৰু দক্ষ কৰ্মশক্তিৰ বাবে নতুন সুযোগ মুকলি কৰিব। তেওঁ লগতে এই চুক্তিয়ে বস্ত্ৰ, চৰ্ম, ৰত্ন আৰু অলংকাৰ, অভিযান্ত্ৰিক সামগ্ৰী, সামুদ্ৰিক উৎপাদন, ৰাসায়নিক সামগ্ৰী আৰু সংসাধিত দ্ৰব্যৰ দৰে খণ্ডসমূহৰ বাবে অপাৰ সম্ভাৱনা মুকলি কৰিব বুলি উল্লেখ কৰে।
উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ভাৰত ব্ৰিটেইন মিত্ৰতাৰ এই নতুন অধ্যায়ৰ জৰিয়তে উমৈহতীয়া সমৃদ্ধি উদ্ভাৱন আৰু

0: কৰিবলৈ আপুনি প্ৰেৰণা ক'ৰ পৰা পালে, কেনেদৰে জড়িত হ'ল এই ক্ষেত্ৰখনৰ লগত?
1: মই যেনেকৈ ক'লোৱেই যে মই কলেজত থকাৰ পৰাই এজ এ ফ্ৰীলেঞ্চাৰ কাম কৰি আছিলোঁ। মই যেতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত থাকোঁ তেতিয়াই মই বিভিন্ন ধৰণৰ ইভেণ্টছ যেতিয়া হয়, স্পৰ্টছ হওক, কালচাৰেল হওক বা যিয়ে নহওক কিয় কনচাৰ্ট হওক, তাতে এজ এ ভলেণ্টিয়াৰ ইনিচিয়েলি কাম কৰিছিলোঁ। আৰু সেই তেতিয়া কলেজৰ সময়ত থাকোঁতে ঘৰৰ পৰা যদিও পকেট মানি এটা থাকে, কিন্তু ইভেণ্টৰ জৰিয়তে মই মানে নিজৰ কাৰণে এক্সট্ৰা কিবা এটা আৰ্ণ কৰিব পাৰিছিলোঁ। আৰু সেই কলেজৰ সময়ত থাকোঁতে মানে সৰু সৰু পইচা আমাৰ কাৰণে বহুত মেটাৰ কৰে। আমি নিজৰ যিখিনি মানে এক্সট্ৰা কাৰিকুলাৰ যিখিনি থাকে সেইখিনিত আমি স্পেণ্ড কৰিবলৈ পাওঁ,
0: নিজে কৰিব পাৰিলে ভাল লাগে।
1: তো সেইটো এটা মোৰ কাৰণে মটিভেশ্যনৰ নিচিনা আছিলে যে মই ইমান সৰুৰ পৰাই যে কাম কৰিব ষ্টাৰ্ট কৰিছোঁ, মোৰ সেইটোৱে এটা মটিভেশ্যন আছিলে যে মই নিজাভাৱে কিবা এটা আৰ্ণ কৰি আছোঁ। আৰু তেনেকুৱাই আৰু এজ এ ভলেণ্টিয়াৰ কাম কৰি আজি নিজাকে কিবা এটা আৰম্ভ কৰিছোঁ, সেইটোৱে আৰু।
0: হয়, এই ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত সফল হ'বলৈ কেনেকুৱা ধৰণৰ দক্ষতা থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ভাবে আপুনি?
1: ইভেণ্ট মেনেজমেণ্টত আচলতে বহুতখিনি কোৱালিটিজে দৰকাৰী হয়। তাৰ ভিতৰত মই দুটা তিনিটামান লিষ্ট আউট কৰিব বিচাৰিম। এটা হৈছে আপোনাৰ পেচেঞ্চ, পেচেঞ্চটো খুব ইম্পৰ্টেণ্ট। নেক্সট আপোনাৰ ডিচিশ্যন মেকিং কেপাচিটি, তো সেইটোও খুব ইম্পৰ্টেণ্ট। লিডাৰশ্বিপ কোৱালিটিও থাকিব লাগিব, কাৰণ ইভেণ্ট মেনেজমেণ্টত কি হয় খুব এটা ডেডলাইন থাকে যে আমি আজি এইখিনি সময়ৰ ভিতৰত কামটো কমপ্লিট কৰিবই লাগিব। তো সেইখিনি সময়ত বহুত মানুহ কি হয় পেনিক কৰা যায়। তো মই ভাবোঁ যে যদি আমাৰ পেচেঞ্চটো নাথাকে পেনিক কৰিলে মানে সেই সময়খিনিত কামটো বেয়া হৈ যোৱাও চান্সেছ থাকে। সেইকাৰণে আমি যিমান পাৰোঁ যিমান কাম হৈ থাকিব পাৰোঁ, যিমান পেচেঞ্চ মানে ধৰি ৰাখিব পাৰোঁ, সেইটোৱেই মানে বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। নেক্সট, ৱেন আই টক এবাউট ডিচিশ্যন মেকিং কেপাচিটি, এতিয়া যেতিয়া আমি এটা ইভেণ্ট কৰোঁ তাতে বহুত মানুহে বহুত ধৰণৰ কথা কয় যে এইটো এনেকুৱাকৈ কৰিলে ভাল হ'ব বা এইটো তেনেকুৱাকৈ কৰিলে ভাল হ'ব, এইটো ইয়াত নহয় তাত দিয়া। তো সেই গোটেইখিনি মানুহৰ অপিনিয়নছবিলাক কালেক্টিভলি লৈ পেলাই সেই তাৰ পৰা আমি নিজে কেনেকৈ এটা ডিচিশ্যন কৰিব পাৰোঁ যে কোনটো কৰিলে ভাল হ'ব, এনেকুৱাকৈ কৰিলে ভাল হ'ব নে বেলেগকৈ কৰিলে ভাল হ'ব, সেই ডিচিশ্যন মেকিং কেপাচিটিটো বহুত মানে ইম্পৰ্টেণ্ট হয় ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত। আৰু যেতিয়া মই ক'লোঁ যে লিডাৰশ্বিপ কোৱালিটি, ইভেণ্ট মেনেজমেণ্টত আচলতে নিজে কাম কৰাতকৈ বেছি ইম্পৰ্টেণ্ট এটা বস্তু থাকে আপোনাৰ লগত যিখিনি মানুহ যোগ হৈ আছে, তেওঁলোকে কাম কৰি আছে, সেই মানুহখিনিক আপুনি কেনেকৈ চলাব, তেওঁলোকক আপুনি কেনেকুৱা ধৰণৰ ইনষ্ট্ৰাকশ্যনছ দিব যাতে ইভেণ্টটো আমি ছাকচেছফুল কৰিব পাৰোঁ। তো সেই লিডাৰশ্বিপ কোৱালিটিটোৱে বহুতখিনি হেল্প কৰে আপোনাৰ লগত কাম কৰি থকা মানুহখিনিক কাৰেক্ট এটা ইনষ্ট্ৰাকশ্যন দিবলৈ। আৰু সেই মানুহখিনিৰ কাৰণে, সেই মানুহখিনি যেতিয়া একেলগ হয়, এটা টীম ৱৰ্ক যেতিয়া হয়, তেতিয়াহে এটা ইভেণ্ট ছাকচেছফুল হয়।
0: খুব ধুনীয়াকৈ বুজাই দিলে আপুনি। এই ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত আহিবলৈ কেনেকুৱা ধৰণৰ শিক্ষাৰ প্ৰয়োজন হয়, বা নৱপ্ৰজন্মই যদি জানিব বিচাৰে যে এই ক্ষেত্ৰখনত আগবাঢ়িবলৈ নিৰ্দিষ্ট ইভেণ্ট মেনেজমেণ্টৰ পাঠ্যক্ৰম ক'ত পোৱা যায়, কেনেদৰে পঢ়িব?
1: আচলতে মই ইভেণ্ট মেনেজমেণ্টটো ষ্টাৰ্ট কৰিছোঁ একদম নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা, গ্ৰাউণ্ড লেভেল এক্সপিৰিয়েঞ্চৰ পৰা। মোৰ ইয়াতে ক'ব গ'লে ফৰ্মেল এডুকেশ্যন একো নাই, কাৰণ মই ডিগ্ৰী কৰিছোঁ ইংলিছত, তাৰপিছত মই মাষ্টাৰ্ছ কৰিছোঁ ছ'চিয়লজিত। চ' ইভেণ্ট মেনেজমেণ্ট ৰিলেটেড মোৰ তেনেকুৱা ফৰ্মেল এডুকেশ্যন নাই। মই এতিয়া যি কৰি আছোঁ, যি কৰা নাই, তাতে চ'লি বেছড অন মাই এক্সপিৰিয়েঞ্চ। কলেজৰ দিনৰ পৰাই যিখিনি এক্সপিৰিয়েঞ্চ মই গোটাইছোঁ, সেই এক্সপিৰিয়েঞ্চখিনিৰ ওপৰত ভিত্তি কৰি আজি বেলেগ বেলেগ মই কাম কৰি আছোঁ। কিন্তু আজিকালি নৱপ্ৰজন্মই যদি ইভেণ্ট মেনেজমেণ্টটো এজ এ কেৰিয়াৰ ল'ব বিচাৰে, তেনেহ'লে তেওঁলোকৰ কাৰণে বহুতখিনি অপশ্যনছ এভেইলেবল আছে। আমাৰ গুৱাহাটীতে বহুত কেইখন ইনষ্টিটিউটছ আছে, যেনেকৈ নেশ্যনেল ইনষ্টিটিউট অফ ইভেণ্ট মেনেজমেণ্ট, এছিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন'লজি, বহুত ধৰণৰ এনেকৈ ইনষ্টিটিউটছ আছে য'ত তেওঁলোকে নামভৰ্তি কৰিব পাৰে। তাতে ইভেণ্ট মেনেজমেণ্টৰ কাৰণে ডিফাৰেণ্ট কোৰ্চেছ আছে। যদি তেওঁলোকে শ্বৰ্ট পিৰিয়ডৰ কাৰণে কৰিব বিচাৰে তেনেহ'লে ডিপ্ল'মা কৰিব পাৰে, যদি অকণমান লংগাৰ পিৰিয়ডৰ কাৰণে কৰিব বিচাৰে তেনেহ'লে বেচেলৰ্ছ ডিগ্ৰীও আছে, BBA আছে, MBA আছে ইন ইভেণ্ট মেনেজমেণ্ট এণ্ড PR। চ' তেওঁলোকে যদি কেৰিয়াৰ গঢ়িব বিচাৰে ইভেণ্ট মেনেজমেণ্ট চেক্টৰটোত, তেনেহ'লে ফৰ্মেল এডুকেশ্যনটো এনেকুৱা ধৰণৰ ইনষ্টিটিউটছৰ পৰা ল'লে ভাল। আৰু ইয়াৰ বাহিৰে

0: যদি কোনোবাই অলরেডি বেলেগ সাবজেক্টত ডিগ্ৰী পার্সিউ কৰি আছে আৰু এক্সট্ৰা কাৰিকুলাৰ হিচাপে ইভেন্ট মেনেজমেণ্টটো পার্সিউ কৰিব বিচাৰে, তেনেহলে আমাৰ ইগনো যিটো ওপেন ইউনিভাৰ্সিটি আছে তাৰ পৰাও তেওঁলোকে ইভেন্ট মেনেজমেণ্ট ডিপ্লোমা ল'ব পাৰে।
1: হয়, খুব ধুনীয়াকৈ বুজাই দিলে আপুনি। বহুতো ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰো ইভেন্ট মেনেজমেণ্ট কৰে, গতিকে এই ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰৰ বাবে কেনেধৰণে প্ৰস্তুতি চলোৱা হয়, সময় কেনেকৈ ফলপ্ৰসূভাৱে পৰিচালনা কৰে, কাৰণ কেতিয়াবা হয়তো বহুকেইখন অনুষ্ঠান একেলগে হোৱা দেখা যায়, কাৰোবাৰ এংগেজমেণ্ট, কাৰোবাৰ বিয়া, গতিকে সেইখিনি একেলগে কেনেদৰে কৰা হয়?
0: আচলতে ইভেন্ট মেনেজমেণ্ট যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ মই অকলে কৰা নাই, মোৰ পাৰ্টনাৰ এজন আছে, তেওঁ আৰু মই মিলি পেলাই গোটেইখিনি কৰোঁ। আৰু প্ৰস্তুতি মানে কি হয়, ইভেণ্টৰ আগত প্ৰস্তুতি চলাব পাৰোঁ বুলি কোৱাটো ভুল হ'ব, কাৰণ একদম শ্বৰ্ট পিৰিয়ড অফ টাইমত থাকে, যি ডিচিশ্যন ল'ব লাগে, যি কৰিব লগা থাকে একদম শ্বৰ্ট পিৰিয়ড অফ টাইমত কৰিব লাগে। তো এতিয়া যেতিয়া বেলেগ বেলেগ জেগাত কিবা কিবি ইভেণ্ট থাকে, মই আৰু মোৰ পাৰ্টনাৰে মানে ভগাই লওঁ যে কাৰ প্ৰয়োজনটো কোনটো জেগাত বেছি আছে, আমি সেইটো প্ৰথমতে ফিগাৰ আউট কৰোঁ যে হয়তো মই ইয়াত থাকিলে বেছি ভাল হ'ব বা তুমি তাত গ'লে বেছি ভাল হ'ব, সেনেকৈ কামখিনি ভগাই লওঁ। লগতে আমাৰ ডেডিকেটেড টীম আছে, তো টীম মেম্বাৰ্ছখিনিকো আমি নিজৰ নিজৰ লগত মানে ভগাই লওঁ যে তোমালোকে মোৰ লগত ইয়াতে থাকিবা বা তোমালোকে এওঁৰ লগত সেইফালে যাবা। আমাৰ বহুতকেইটা ইভেণ্ট তেনেকুৱা হৈছে যে মই গুৱাহাটীত কাম কৰি আছোঁ, মোৰ পাৰ্টনাৰে তেজপুৰত কাম কৰি আছে, তেনেকুৱা ধৰণৰ বহুত মানে হৈছে। তো আমি সেই প্ৰথমতে ফিগাৰ আউট কৰি লওঁ আমাক এলিমেণ্টছ কি কি লাগিব দুইটা ইভেণ্টৰ কাৰণে, তাৰপিছত মই ইয়াত থাকিলে ভাল হ'বনে, তেওঁ তাত থাকিলে ভাল হ'ব, তো সেইটো ফিগাৰ আউট কৰি পেলাই আমি সেইখিনি মেনেজ কৰি লওঁ। প্ৰস্তুতি বুলি ক'ব গ'লে তেনেকুৱা একো নাই, অকণমান নিজে প্লেনিং কৰোঁ যে কেনেকুৱা ধৰণৰ, চাপ'জ ৱেন ইট কামছ টু ডেক'ৰেশ্যন, তো ডেক'ৰেশ্যনৰ আমি কিছুমান টেম্পলেট চালোঁ ধৰক, বা ইয়াতে জেগাটো চাই পেলাই আমি এটা বস্তু ফিগাৰ আউট কৰি লওঁ যে কেনেকুৱা ধৰণৰ ডেক'ৰেশ্যন কৰিলে ভাল হ'ব, বা কোনটো চাইডে ডাইনিং এৰিয়াটো দিলে ভাল হ'ব, বা ষ্টেজখন কেনেকৈ সজালে ভাল হ'ব, সেনেকুৱা টাইপৰ কিছুমান এটা মিউচুৱেল ডিছকাশ্যন মানে হয় আমাৰ টীম আৰু মোৰ পাৰ্টনাৰ তেনেকুৱা লগত। তাৰপিছত সেই আৰু গোটেইখিনিয়ে নিজৰ নিজৰ অপিনিয়নছবিলাক দি পেলাই যিটো বেষ্ট অফ দ্য অপিনিয়নছ যিখিনি থাকে আমি সেইখিনি কনচিডাৰ কৰি পেলাই আগবাঢ়োঁ।
1: হয়, ইভেণ্ট মেনেজমেণ্ট কেৰিয়াৰ হিচাপে লোৱাৰ ক্ষেত্ৰত নৱপ্ৰজন্মক আপুনি কি ক'ব বিচাৰিব যে কেনেধৰণে ই সহায়ক হ'ব নৱপ্ৰজন্মই স্বাৱলম্বী হোৱাত?
0: আচলতে মই নিজকে ইমানখিনি যোগ্য বুলি নাভাবোঁ এই প্ৰশ্নটোৰ উত্তৰ দিয়াটো, কাৰণ ময়ো জাষ্ট ষ্টাৰ্ট কৰিছোঁহে। মই নিজকে ক'ব গ'লে মই নিউকামাৰ বুলিয়ে ক'ম, কাৰণ যদিও মই বহুত আগৰ পৰা ইভেণ্ট মেনেজমেণ্ট ক্ষেত্ৰখনৰ লগত জড়িত, মই এজ এ ফ্ৰীলেঞ্চাৰহে কাম কৰি আছিলোঁ। এতিয়া মোৰ নিজৰ কোম্পানী আৰম্ভ কৰা বেছি দিন হোৱাই নাই, মই 2022 আৰম্ভ কৰিছিলোঁ আৰু এতিয়া 3-4 বছৰমান হ'ল আৰু। তো ইমানখিনি মই নিজকে ছাকচেছফুল বুলি নাভাবোঁ যে মই কাবাক কিবা মানে ইনষ্ট্ৰাকশ্যন বা অপিনিয়ন এটা দিব পাৰিম। তথাপিও মই ক'ব বিচাৰিম যে আজিকালি বহুত নৱপ্ৰজন্মই মানে অকল চাকৰিতে মাথা মাৰি থাকে, সেইটো আচলতে আমাৰ অসমীয়া সমাজত এটা ভুল ধাৰণা আছে যে অকল চাকৰিয়ে মানুহক স্বাৱলম্বী কৰি তুলিব পাৰে, সেনেকুৱা নহয়। আজিকালি বহুত বিজনেছ অপৰচুনিটিজ আছে, এণ্ড ইভেণ্ট মেনেজমেণ্ট ইজ ওৱান অফ দেম। তো নৱপ্ৰজন্মৰ কাৰোবাৰ যদি এনেকুৱা এটা অনুভৱ হয় যে মই এইটো কাম কৰি ভাল পাওঁ বা মই মেনেজমেণ্ট কৰি ভাল পাওঁ, তেনেহ'লে তেওঁলোকে ডেফিনেটলি সেইটো ক্ষেত্ৰত আগবাঢ়িব পাৰে। কাৰণ ইভেণ্ট মেনেজমেণ্ট মই নাভাবোঁ বিৰাট কিবা টান কাম হ'ব পাৰে, কাৰণ প্ৰত্যেকজন মানুহৰ মাজত এজন এজন মেনেজাৰ লুকাই থাকে। কাৰণ সৰুৰ পৰা ডাঙৰ হওঁতে স্কুলৰ ইভেণ্ট হওক, কলেজৰ ইভেণ্ট হওক, কিবা এটা কলেজত ফ্ৰেছাৰ্ছ পাতিলোঁ, ফেয়াৰৱেল পাতিলোঁ, তাতে খানাখিনিয়ে যোগাৰ ধৰিলোঁ, বা ষ্টেজখনে আমি ডেক'ৰেট কৰিলোঁ, বা মানুহখিনিয়ে মাতিলোঁ, তো এই যিখিনি এক্টিভিটিজবিলাক সেইখিনিওতো মেনেজমেণ্টে হয়। তো প্ৰত্যেকজন মানুহৰ যোনে স্কুল কলেজত পঢ়ি আহিছে তেওঁলোকৰ মাজত মানে একো একোজন মেনেজাৰ লুকাই থাকেই, যেনেকৈ নহওক তেওঁলোকে এটা কাম কৰি তুলিব পাৰে। উইথ এক্সপিৰিয়েঞ্চ এটো বেছি ভাল হয়, কিন্তু তেওঁলোকৰ মাজত এজন এজন মেনেজাৰ লুকাই সদায় থাকে। তো তেওঁলোকে যদি ভাবে যে মই এইটো কাম কৰি ভাল পাওঁ বা মোৰ এইখিনি কেপেবিলিটিজ আছে যে মই এই মেনেজমেণ্ট ছেক্টৰটোত মানে এক্সেল কৰিব পাৰিম, তেনেহ'লে তেওঁলোকে ডেফিনেটলি ফৰ্মেল এডুকেশ্যন ল'ব পাৰে, মেনশ্যন কৰিছোৱেই ইনষ্টিটিউটছখিনিৰ বিষয়ে। আৰু আদাৰৱাইজ আজিকালি বহুত ইভেণ্ট মেনেজমেণ্ট কোম্পানীও গুৱাহাটীত আছে বা বাহিৰতো আছে, তো তেওঁলোকে খুব আৰ্লি এজৰ পৰাই ফ্ৰীলেঞ্চাৰ

0: হিচাপে কাম কৰিব পাৰে বা ইন্টাৰ্ণশ্বিপছ কৰিব পাৰে ডিফাৰেণ্ট মানে কোম্পানীজৰ লগত।
1: বৰ্তমানলৈ আপুনি বহুখিনি অনুষ্ঠান কৰিছে, গতিকে তাৰ ভিতৰত আপুনি পৰিচালনা কৰা এটা স্মৰণীয় অনুষ্ঠান আৰু ইয়াক কিহৰ বাবে কেনেকৈ সফল কৰি তুলিলে সেই বিষয়ে যদি অকণমান বৰ্ণনা কৰে।
0: আচলতে স্মৰণীয় অনুষ্ঠান বুলি ক'ব গ'লে প্ৰত্যেকটো অনুষ্ঠানে যিখিনি আমি পৰিচালনা কৰিছোঁ গোটেইখিনিয়ে আমাৰ বাবে মানে স্মৰণীয়, কাৰণ বেলেগ বেলেগ ইভেণ্টৰ চেলেঞ্জেছ বেলেগ বেলেগ। এটা ইভেণ্ট কেতিয়াও আন এটাৰ লগত একে হ'ব নোৱাৰে। আজি যদি মই কিবা এটা কাম কৰিছোঁ, মই এনেকৈ ভাবিব নোৱাৰোঁ যে কালিও মই সেই একেখিনি কামকে কৰিম, কাৰণ ডেফিনেটলি বেলেগ বেলেগ চেলেঞ্জেছ থাকে। সেইকাৰণে স্মৰণীয় বুলি ক'ব গ'লে যিমানখিনি কাম কৰিছোঁ আজিলৈকে, গভৰ্ণমেণ্টৰ হওক প্ৰাইভেটৰ হওক, গোটেইখিনিয়ে মোৰ বাবে স্মৰণীয়। কিন্তু তাৰ ভিতৰত মই এটা এটা খুব মানে আমি চেলেঞ্জিং কাম এটা কৰিছিলোঁ, মোৰ মনত আহিছে এতিয়া। যোৱা বছৰৰ আগৰ বছৰ অসম চৰকাৰে এটা নতুন কম্পিটিশ্যন এটা ইন্ট্ৰডিউচ কৰিছিলে, অসম সাংস্কৃতিক মহাসংগ্ৰাম বুলি। তো তাৰে যিটো থিম ছংটো আছিলে, থিম ছঙৰ যিখিনি শ্বুটিঙৰ ফেচিলিটিজ হওক বা শ্বুটিঙত যিখিনি টীমে কাম কৰিছে বা শ্বুটিঙত যিখিনি কমিউনিটিজবিলাকে পাৰ্ট লৈছে, সেই গোটেইখিনিৰ এৰেঞ্জমেণ্ট আমি আমাৰ কোম্পানীৰ ফালৰ পৰা কৰিছিলোঁ। তো তাতে মানে কি হৈছে, আপোনাৰ অসমত যিমানখিনি কমিউনিটিজ আছে, যিমানখিনি ইণ্ডিজিনিয়াছ গ্ৰুপছ আছে, আমি গোটেইখিনিকে লিষ্ট আউট কৰিছিলোঁ। তো সেই লিষ্ট আউট কৰি পেলাই গোটেইখিনিকে শ্বুটিং লোকেশ্যনলৈকে অনা, প্লাছ মই তাত গৈ পেলাই গম পাইছোঁ যে কিছুমান এনেকুৱাও কমিউনিটিজ অসমত এক্সিষ্ট কৰে যে তেওঁলোকৰ এতিয়া পপুলেশ্যন মাত্ৰ 1000 বা 2000। তো সেই কমিউনিটিজখিনিৰ লগত আমি এটা কানেক্ট হ'বলৈ যে পাইছিলোঁ, সেইখিনি খুব ভাল মানে স্মৰণীয় মুহূৰ্ত বুলি মই ক'ব লাগিব। আৰু তেওঁলোকক বিচাৰি উলিওৱাটো বহুত মানে চেলেঞ্জিং আছিলে, কাৰণ বহুতখিনি মানুহ আপাৰ আসামৰ ফালে থাকে, কিছুমান অৰুণাচলৰ বৰ্ডাৰৰ ফালে থাকে, বহুত মানুহৰতো ফোন কানেক্টিভিটিও নাথাকে। তো তেওঁলোকক মানে বিচাৰি উলিয়াই এটা লোকেশ্যনত তেওঁলোকক গোটেইখিনিকে এছেম্বল কৰোৱা, তেওঁলোকক গোটেইখিনিকে মানে শ্বুটিঙৰ লগত ইন্ট্ৰডিউচ কৰোৱা, সেইটো মানে মোৰ বাবে খুব চেলেঞ্জিং আছিলে। আৰু এনেকুৱা নহয় যে মই বহুতখিনি সময় পাইছিলোঁ, উইদিন এ উইক, উইদিন মানে কি বুলি কওঁ, 7-8 days মানে এই কামখিনি কৰিছিলোঁ। আৰু সেইটো মানে আটাইতকৈ চেলেঞ্জিং বুলিয়ে মই ক'ম, কাৰণ ইভেণ্ট এটাত মানে ডেকৰেশ্যন কিবা খানা এইবিলাক যোগাৰ ধৰাতকৈ বেছি মানুহ যোগান ধৰাটো বেছি টান কাম বুলি মই ভাবোঁ। তো সেইটোৱে আৰু।
1: খুব ভাল লাগিল জানিব পাৰি। ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনৰ ভিতৰত প্ৰতিযোগিতামূলক চাকৰিৰ বজাৰত আপুনি নিজকে কিদৰে পৃথক বুলি ভাবে?
0: এতিয়া প্ৰতিযোগিতামূলক চাকৰিৰ কথা আমি যেতিয়া কওঁ, ইয়াতে মানে বহুত ক্ষেত্ৰৰ পৰা অহা, বেলেগ বেলেগ জেগাৰ পৰা অহা বহুতখিনি ষ্টুডেণ্টছৰ মাজত বা বহুতখিনি ইণ্ডিভিজুৱেলছৰ মাজত এটা প্ৰতিযোগিতা হয়। তাৰ ভিতৰত কোনোবাই হয়তো সফল হয়, কোনোবাই হয়তো সফল নহয়, আৰু কিছুমানে কি কৰে, এবাৰ সফল নহ'লে দ্বিতীয়বাৰ তৃতীয়বাৰ চেষ্টা কৰি কৰি হ'লেও সফল হয়, আৰু কিছুমান এনেকুৱা মানুহ থাকে যোনে বহুতবাৰ মানে চেষ্টা কৰাৰ পিছতো তেওঁলোকে সফল হ'ব নোৱাৰে। তো সেইখিনি মানুহক মই ক'ব বিচাৰিম যে প্ৰতিযোগিতামূলক চাকৰিৰ বাবে প্ৰিপেয়াৰ কৰাটো ভুল কথা নহয়, সেইটো ভালেই কথা। কিন্তু এবাৰ যদি আপুনি গম পাইছে যে এইটো হোৱা নাই, বা দ্বিতীয়বাৰ আপুনি গম পাইছে, তৃতীয়বাৰ গম পাইছে, তেনেহ'লে মই ভাবোঁ যে নিজাভাৱে মানে স্বাৱলম্বী হ'বলৈ বেলেগ কিবা ক্ষেত্ৰত মানে যাবলৈ চেষ্টা কৰিব লাগে। আজিকালি বিজনেছ অপৰচুনিটিজ বহুত আছে, এণ্টাৰপ্ৰেনৰশ্বিপ ইজ আজিকালি বহুত মানুহে নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে, ষ্টাৰ্টআপছ কৰিব বিচাৰে। তো তেনেকুৱাকৈ তেওঁলোকে কৰিব পাৰে, কাৰণ এতিয়া চাওক, ৱেন ইট কামছ টু দ্য পপুলেশ্যন, ইণ্ডিয়া ইজ দ্য হায়েষ্ট পপুলেটেড কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। তো ইমানখিনি পপুলেশ্যনৰ মাজত প্ৰতিযোগিতামূলক যিখিনি চাকৰি থাকে তাতে একদম অকণমান ভেকেঞ্চি থাকে, সেইটোত গোটেইখিনি মানুহে সফল হোৱাটো সেইটো কেতিয়াও পচিবলো নহয়। তো সেইবাবে মানুহে নিজৰ নিজৰ কিবা ৰাস্তা বা নিজৰ নিজৰ কিবা পথ বিচাৰি উলিওৱাটো উচিত, কাৰণ প্ৰতিযোগিতামূলক চাকৰিৰ ওপৰত মানে ডিপেণ্ডেণ্ট হৈ থাকিলে হয়তো তেওঁলোকে জীৱনৰ বহুতখিনি প্ৰডাক্টিভ ইয়াৰ্ছ নষ্টও কৰি দিয়ে। তো সেইবাবে মই ভাবোঁ যে ইভেণ্ট মেনেজমেণ্ট চেক্টৰটো এটা ভাল অপশ্যন হয় যদি কোনোবাই এইটো কৰিব বিচাৰিছে। আৰু ডেফিনেটলি মানুহৰ ইণ্টাৰেষ্টৰ ওপৰতো ডিপেণ্ড কৰিব, তেওঁলোকৰ ইণ্টাৰেষ্টটো ক'ত আছে। যদি

0: এটা মানে কেরিয়ার অপশন হব পারে। ডিফারেন্ট ডিফারেন্ট মানুষের কারণে ডিফারেন্ট ডিফারেন্ট কেরিয়ার অপশনস থাকিব পারে বেসড অন দেয়ার ইন্টারেস্ট। প্রতিযোগিতামূলক চাকরিত মন দিব লাগে, মই এটো কোৱা নাই যে প্রতিযোগিতামূলক চাকরিবিলাকত মন দিবই নালাগে, কিন্তু যদি সফল হব পৰা নাই এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰত, সেই যিখিনি ইউথ যিখিনি পিৰিয়ড থাকে যত আমি সবতকে বেছি আমি প্ৰডাক্টিভ হওঁ বা সেইখিনি সময়ত আমাৰ ক্রিয়েটিভিটি লেভেলটো একদম পিকত থাকে, তো মই ভাবো যে সেই বস্তুখিনি নষ্ট কৰিব নালাগে। সেই বস্তুখিনি বেলেগ এটা কামত হয়তো লগাই বেছি সাকসেসফুল হব পৰা যায়।
1: খুব ভাল লাগিল, ইমান সুন্দরকে আপনি বুঝাই দিলে কথাখিনি। ইভেন্ট ম্যানেজমেন্টত ক্যারিয়ার গড়ার ক্ষেত্রত কেনেকুৱা ধরনের ভুল ধারণা আছে যেটো স্পষ্ট করব বিচাৰিব আপনি?
0: ভুল ধারণা বুলি কব গলে ইভেন্ট ম্যানেজমেন্ট সেক্টরটোত বহুতেই আছে। এতিয়া যদি মই নিজৰ মা দেউতাৰে কথা কওঁ, তো মা দেউতাই মানে মোক এনেকৈ দেখি থাকেতো যে এটা ইভেন্ট আছে, ইমান কষ্ট কৰিলোঁ, বহুত ৰাতি ৰাতি ঘৰলৈকে যাব নোৱাৰোঁ কাৰণ ডেডলাইন থাকে যে কালি ৰাতিপুৱাৰ ভিতৰত কামটো খতম হ'বই লাগিব। তো বহুত ৰাতি শুবও নাপাওঁ, স্লিপলেছ নাইটছ থাকে, তাৰপিছত ঘৰ যেতিয়া যাওঁ একদম ভাগৰি জুগৰি অৱস্থা বেয়া হৈ থাকে। তো মা দেউতাৰ ভুল ধাৰণা এইটো যে ইমানখিনি কষ্ট কৰি কেইটকানো তুমি পাইছা, আৰু এটা এতিয়া বাৰু তুমি সৰু আছা, এতিয়া তুমি ডেকা হৈ আছা, তুমি কষ্ট কৰিব পাৰিছা, ৰাতি ৰাতি জাগি থাকিব পাৰিছা, এতিয়া তোমাৰ ঠিকে আছে, কিন্তু এটা বয়সত যেতিয়া কষ্ট কৰিব নোৱাৰা হবা তেতিয়া তোমাৰ কি হ'ব, তেতিয়া তুমি কেনেকৈ উপাৰ্জন কৰিবা? তো মই ভাবো সেইটো আচলতে এটা ভুল ধাৰণা, কাৰণ যেতিয়া এটা নতুন বিজনেছ এষ্টাব্লিছ কৰা যায় সেইটো ইভেণ্ট মেনেজমেণ্টে হওক বা বেলেগে হওক, এনেকুৱা স্লিপলেছ নাইট সবৰে থাকিবই। আৰু মা দেউতাৰ যিটো ধাৰণা যে পিছতকে কি হ'ব, তো আই থিংক প্ৰত্যেকটো বিজনেছৰে এটা টেণ্ডেঞ্চি থাকে এটা চাৰ্টেইন পিৰিয়ডৰ পিছত নিজক অট'মেশ্যনত নিয়াটো। মোৰ কোম্পানীৰো সেইটোৱেই উদ্দেশ্য যে এতিয়া যদিও মই আৰু মোৰ পাৰ্টনাৰে একদম সবতে লাগি ভাগি কাম কৰি আছোঁ, এটা এনেকুৱা পিৰিয়ড আমাৰো হয়তো আহিব, মই বিচাৰোঁ সেইটো আহক, যে আমি বস্তুখিনি অট'মেশ্যনত লৈ যাব পাৰোঁ, মানে আমাৰ কাৰণে বেলেগ কোনোবা থাকক, তেওঁলোকে গোটেই কামখিনি চম্ভালক, আমি জাষ্ট ওপৰে ওপৰে কোঅৰ্ডিনেট কৰোঁ বা চুপাৰভাইজ কৰোঁ। তো সেইটো খুব ইম্পৰ্টেণ্ট, কাৰণ প্ৰত্যেক দিনেই আপুনি এটা কামত যদি আছে নেক্সট কামটোত আকৌ যাব লাগে, সেনেকুৱা প্ৰেছাৰ মানুহে এটা পিৰিয়ড অফ টাইমৰ পিছত হেণ্ডেল কৰিব নোৱাৰে। তো সেইটোৱে আৰু, অট'মেশ্যনত নিয়াটো খুব ইম্পৰ্টেণ্ট। তো সেইটো এটা ভুল ধাৰণা। আৰু এটা ভুল ধাৰণা আছে, বহুত মানুহে ভাবে যে এক ৰাতি এটা ইভেণ্ট কৰিলে বহুত টকা পালে, ইজি মানি। তো সেইটো আচলতে নহয়, ইজি মানি ইভেণ্ট মেনেজমেণ্ট কেতিয়াও হ'বই নোৱাৰে, কাৰণ ইভেণ্ট মেনেজ আমি যেতিয়া এটা ইভেণ্ট পৰিচালনা কৰোঁ তাতে বহুতখিনি বস্তু মানে জড়িত হৈ থাকে, ইমান দিনৰ কষ্ট, ইমান দিনৰ প্লেনিং, ইমানখিনি মেন পাৱাৰ, ইমানখিনি ইনভেষ্টমেণ্ট, তো বহুতখিনি বস্তু মানে জড়িত হৈ থাকে। সেই ইভেণ্ট এটা কৰাৰ লগে লগে এনেকুৱা নহয় যে আমি লগালগ সেইদিনাখনে আমি পইচাটো লৈছোঁ আৰু গুচি আহিছোঁ, সেনেকুৱা নহয়। গভৰ্ণমেণ্টত হওক বা প্ৰাইভেটত হওক, বিলিঙৰ এটা প্ৰচিজিয়ৰ থাকে যে আমি বিলখন ছাবমিট কৰিম, তেওঁলোকে প্ৰচেছ কৰিব, তাৰপিছত গৈ পেলাই আমি বিল এখন যেতিয়া পাওঁ ইভেণ্টৰ ছয় মাহ সাত মাহ কেতিয়াবাতো এবছৰলৈকেও গুচি যায়, তো ইমান দিন পিছত আমি সেই পইচাখিনি ঘূৰাই পাওঁ যিখিনি আমি ইনভেষ্ট কৰিছিলোঁ। আৰু ইমানখিনি কষ্ট কৰাৰ পিছত ছয় মাহ সাত মাহ ৰখি পেলাই যদি অকণমান এমাউণ্ট আমি হাতত পাইছোঁ, তো সেইখিনি মই নাভাবোঁ যে ইজি মানি হ'ব পাৰে। ইয়াৰ আঁৰত মানে বহুত কষ্ট, বহুত হাৰ্ডৱৰ্ক, বহুত স্লিপলেছ নাইটছ মানে সোমাই থাকে, যিখিনি মানুহে ইয়াৰ লগত জড়িত নহয় তেওঁলোকে হয়তো
1: সাধাৰণতে
0: ধৰিব নোৱাৰে। আৰু তেওঁলোকে ভাবে এটা ইভেণ্ট কৰিলা তুমি ইমান টকা পালা, ৱাও ইজি মানি, এনেকুৱা ধৰণৰ। আৰু আজিকালিৰ যুগত মই নাভাবোঁ যে ইজি মানি কিবা থাকিব পাৰে, ইট ইজ ইডাৰ জেনেৰেশ্যনেল ৱেলথ, সেইটো এটা ইজি মানি, নহ'লে বা আজিকালি ফ্ৰড কৰিবলৈও মানুহে বহুত টেকনলজিকেলি এডভান্স হ'ব লাগে একচুৱেলি, সেইটোৱে আৰু।
1: খুব ভাল লাগিলে। ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত যদি কোনোৱে নিজাকৈ আৰম্ভণি নকৰি, নিজাকে কিবা এটা নখুলি যদি চাকৰিও কৰিব বিচাৰে, তেন্তে কেনেধৰণৰ সুবিধা আছে?
0: ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত চাকৰিৰ যেতিয়া কথা কওঁ, তেতিয়া এতিয়া আমি অসমৰ যদি এক্সাম্পল এটা লওঁ, ধৰক অসমতো বহুতখিনি ইভেণ্ট মেনেজমেণ্ট কোম্পানীজ আছে, কিছুমান কোম্পানী সোললি আপোনাৰ ৱেডিংছ বা যিখিনি মানুহ

0: মানুহৰ প্ৰাইভেট ইভেণ্টছ থাকে সেইখিনি কৰে, বা আমি যেনেকৈ এতিয়া গভৰ্ণমেণ্ট প্ৰাইভেট গোটেইখিনি কৰোঁ তেনেকুৱাও কম্পেনিজ আছে। চ' নৱপ্ৰজন্মই যদি বিচাৰে যে মই এই পাৰ্টিকুলাৰ কম্পেনীটোত চাকৰি কৰিম বা এই পাৰ্টিকুলাৰ ক্ষেত্ৰখনতে মই চাকৰি কৰিব বিচাৰোঁ, তেনেহ'লে এতিয়া গুগলত চাৰ্চ কৰিলে কিমান কি কোম্পানীজ আছে, গুগলত লিষ্ট এখন ওলাবই। তো তেওঁলোকে যদি বিচাৰিছে যে মই এপ্লাই কৰিব বিচাৰোঁ বা কিবা, তাতে সব মেইল আইডি বা কণ্টেক্ট নাম্বাৰ দিয়াই থাকে, তেওঁলোকে নিজৰ নিজৰ ৰিজিউমে পঠাই তাতে এপ্লাই কৰিব পাৰে। আৰু ইভেণ্ট মেনেজমেণ্টত চাকৰি হিচাপত যেতিয়া আমি চাবলৈ যাওঁ, গুৱাহাটীতকৈ বেছি অপৰচুনিটিজ আমাৰ বাহিৰত বেছি আছে। বাহিৰত ভাল ভাল কোম্পানীজ আছে, ডাঙৰ ডাঙৰ কোম্পানীজ আছে। মই নিজেও আগতে তেনেকুৱা কোম্পানীজৰ লগত কাম কৰি আহিছোঁ, যেনেকৈ স্পৰ্টছ ফৰ অল বুলি এটা কোম্পানী আছে, তেওঁলোকৰ লগত মই খেলো ইণ্ডিয়া ইউথ গেমছটো কৰিছিলোঁ। তাৰপিছত ডি এন এ এণ্টাৰটেইনমেণ্ট নেটৱৰ্ক বুলি এটা কোম্পানী আছে, সেইটো বেংগালোৰত বেছড হয়, তেওঁলোকৰ লগতো মই খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ কৰিছোঁ, দুটা তিনিটা ছেশ্যন মানে মই তেওঁলোকৰ লগত কৰিছোঁ। তো তেনেকুৱা ধৰণৰ বহুত কোম্পানীজ আছে। তো যদি কোনোবাই বিচাৰে যে মই এইটো ক্ষেত্ৰতে মানে চাকৰি কৰিব বিচাৰোঁ বা প্ৰথমতে এক্সপিৰিয়েঞ্চ গোটাব বিচাৰোঁ, তো মই ভাবোঁ যে ফ্ৰেছাৰ্ছ যিখিনি আছে তেওঁলোকে গুৱাহাটীতে বিচাৰি মেলি নিজৰ ৰিজিউমে পঠাই পেলাই অকণমান এক্সপিৰিয়েঞ্চ গোটাই, যেতিয়া তেওঁলোকৰ অকণমান ধৰক এক বছৰ দুবছৰ কাম কৰিলে, তাৰপিছত এটা ভালেখিনি যেতিয়া এক্সপিৰিয়েঞ্চ হৈ যায়, তেতিয়া তেওঁলোকে বাহিৰৰ কোম্পেনীজতো এপ্লাই কৰিব পাৰে।
1: ধুনীয়াকৈ বুজাই দিলে আপুনি, খুব ভাল লাগিলে। ইমান কম সময়ৰ ভিতৰতে আপুনি ইমান সুন্দৰকৈ ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ সংস্থাপন আৰু লগতে কেনেধৰণে নৱপ্ৰজন্ম এই ক্ষেত্ৰখনত স্বাৱলম্বী হ'ব পাৰে তাৰ বিষয়ে অৱগত কৰালে। শ্ৰোতাই নিশ্চয়কৈ অনুষ্ঠানটি শুনি উপকৃত হৈছে।
0: মই আপোনাক আৰু আপোনাৰ গোটেই টীমটোক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি ইয়াতে আমন্ত্ৰণ কৰি অনাৰ বাবে। আচলতে ময়ো এই ক্ষেত্ৰখনত নতুনেই হয় আৰু মই নিজকে আচলতে ইমানখিনি যোগ্য বুলি ভবাই নাছিলোঁ যে মোক কেনেকুৱা অনুষ্ঠান এটালৈকে মাতি মোৰ অপিনিয়নখিনি জানি বেলেগ পাব্লিকলৈ আগবঢ়াব। তো খুব ভাল লাগিছে নিজৰ কথাখিনি আজি কাৰোবাৰ আগত ক'বলৈ পাইছোঁ, আৰু আশা কৰিছোঁ ইন ফিউচাৰ, ইন দ্য নিউ ফিউচাৰ, যেতিয়া মই নিজৰ এইখিনি কথা শুনিম তেতিয়া আৰু আগবাঢ়ি যাবলৈ প্ৰেৰণা পাম, মটিভেশ্যন এটা পাম, সেয়াই আৰু। থেংক ইউ ছ' মাছ ফৰ ইনভাইটিং মি।
1: খুব ভাল লাগিল। ইয়াৰ লগে লগে অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় উকলি অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছোঁ।
2: ইমান পৰে শ্ৰোতাসকলে বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান শুনিলে। ইভেণ্ট মেনেজমেণ্ট খণ্ডত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক আলোচনাত ভাগ ললে কৌশিকী পাঠকে। অনুষ্ঠানটিৰ আগ ধৰিলে শ্ৰুতি ডেকাই। প্ৰিয় শ্ৰোতা, এতিয়া শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

0: বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে আগবঢ়োৱা বিশেষ অনুষ্ঠানটি আগবঢ়াব বিচাৰিছো। অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে স্নেহা পাঠকে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: নমস্কাৰ, আজি 15 জুলাই। প্ৰতি বছৰে আজিৰ এই দিনটো বিশ্ব যুৱ দক্ষতা দিৱস হিচাপে পালন কৰা হয়। যুৱ সমাজৰ অন্তৰ্নিহিত শক্তি, সম্ভাৱনা আৰু সৃষ্টিশীলতাক সন্মান জনোৱাৰ এক বিশ্বব্যাপী প্ৰয়াস হৈছে এই বিশ্ব যুৱ দক্ষতা দিৱস। ৰাষ্ট্ৰসংঘই 2014 চনত পোনপ্ৰথমবাৰৰ বাবে এই দিৱস ঘোষণা কৰিছিল, যাতে যুৱক যুৱতীসকলক কৰ্মসংস্থাপন, উদ্যোগ সৃষ্টি আৰু বহনক্ষম উন্নয়নৰ বাবে প্ৰয়োজনীয় দক্ষতাৰে সাজু কৰি তোলাৰ ক্ষেত্ৰত বিশ্বজুৰি গুৰুত্ব আৰোপ কৰা হয়। 2026 চনৰ বিশ্ব যুৱ দক্ষতা দিৱসৰ মূল বিষয় হৈছে স্কিলছ ফৰ এ শ্বেয়াৰ্ড ফিউচাৰ, অৰ্থাৎ এক যৌথ ভৱিষ্যতৰ বাবে দক্ষতা। এই বিষয়বস্তুৱে আমাক এটা গভীৰ বাৰ্তা দিয়ে, ভৱিষ্যত কেৱল এজন ব্যক্তি বা এখন দেশৰ নহয়, ই আমাৰ সকলোৰে। সেয়েহে যুৱ সমাজক বহুমুখী দক্ষতাৰে সমৃদ্ধ কৰাটো অতি প্ৰয়োজনীয়, যাতে সমগ্ৰ মানৱ জাতিৰ উন্নয়নৰ বাবে এক কৰ্মসংস্কৃতি গঢ়ি তুলিব পৰা যায়। বৰ্তমান বিশ্বত কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু নতুন অৰ্থনৈতিক পৰিস্থিতিয়ে কৰ্মক্ষেত্ৰৰ ধাৰণা সলনি কৰিছে। এনে সময়ত কেৱল কাৰিকৰী জ্ঞানেই যথেষ্ট নহয়। ডিজিটেল সাক্ষৰতা, কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় জ্ঞান, সমালোচনামূলক চিন্তাধাৰা, সৃষ্টিশীলতা, যোগাযোগ দক্ষতা, সহানুভূতি, সহযোগিতাৰ মনোভাৱ আৰু সামাজিক দায়বদ্ধতাও সমানেই গুৰুত্বপূৰ্ণ। শিক্ষাৰ উপৰিও এই মানৱীয় গুণসমূহে ভৱিষ্যতৰ পৃথিৱীক অধিক অন্তৰ্ভুক্তিমূলক আৰু সুন্দৰ কৰি তুলিব। ভাৰত হৈছে বিশ্বৰ অন্যতম বৃহৎ যুৱ শক্তিৰ দেশ। এই শক্তিক যদি উপযুক্ত শিক্ষা, দক্ষতা আৰু উদ্ভাৱনী চিন্তাৰে আগুৱাই নিয়া যায়, তেন্তে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সপোন অধিক শক্তিশালী হ'ব। অসমতো কৃষি, পৰ্যটন, হস্তশিল্প, তথ্য প্ৰযুক্তি, সৃষ্টিশীল উদ্যোগ, স্বাস্থ্যসেৱা আৰু উদ্যমিতাৰ ক্ষেত্ৰত দক্ষ যুৱ সমাজে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে। দক্ষতা কেৱল জীৱিকা অৰ্জনৰ উপায় নহয়, দক্ষতা হৈছে আত্মবিশ্বাস, নেতৃত্ব, সৃষ্টিশীলতা আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ ভিত্তি। যিসকল যুৱক যুৱতীৰ আজীৱন শিকাৰ মানসিকতা থাকে, যিসকলে সময়ৰ লগত নিজকে সলনি কৰিব জানে আৰু আনৰ সৈতে মিলি কাম কৰিব পাৰে, তেওঁৱেই কৰ্মক্ষেত্ৰত সফলভাৱে আগুৱাই যাব পাৰে। বিশ্ব যুৱ দক্ষতা দিৱসত সকলোৱে সংকল্প লোৱা উচিত। প্ৰতিজন যুৱক যুৱতীয়ে মানসম্পন্ন শিক্ষা, আধুনিক দক্ষতা আৰু সমান সুযোগ যাতে লাভ কৰে, তাৰ বাবে আমি প্ৰত্যেকেই ইতিবাচক ভূমিকা পালন কৰিম। এক যৌথ ভৱিষ্যতৰ বাবে দক্ষতা, এই আহ্বান কেৱল এটা শ্লোগান নহয়, ই এখন ন্যায়সংগত, শান্তিপূৰ্ণ, বহনক্ষম আৰু সমৃদ্ধ পৃথিৱী গঢ়াৰ দিশে আমাৰ সামূহিক অংগীকাৰ। প্ৰিয় শ্ৰোতা, বিশ্ব যুৱ দক্ষতা দিৱস সম্পৰ্কে আমাক আজি কিছু কথা জনাইছে অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ আৰু অসম দক্ষতা বিকাশ অভিযানৰ ৰাজ্যিক প্ৰকল্প প্ৰবন্ধক পিংকু চৌধুৰীয়ে।
2: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতা ৰাইজক বিশ্ব যুৱ দক্ষতা দিৱস 2026ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। চলিত বৰ্ষত আমি এই দিৱসটি আকৌ এবাৰ পালন কৰিবলৈ লৈছো। এই বছৰৰ থিম হৈছে স্কিলছ ফৰ এ শ্বেয়াৰ ফিউচাৰ, অৰ্থাৎ এক সহভাগী আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে আমি কেনেদৰে দক্ষতাক আহৰণ কৰিব পাৰো, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ব যুৱ দক্ষতা দিৱসৰ 2026ৰ যিটো থিম সেইটো ৰখা হৈছে। আমি সকলোৱে জানো যে 2014 বৰ্ষৰ পৰাই আমি 15 জুলাই তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব যুৱ দক্ষতা দিৱস পালন কৰি আহিছো। আজি আমি সকলোৱে জানো যে আজি যি দ্ৰুতগতিত সলনি হোৱা আমাৰ যি আধুনিক যুগৰ পৰম্পৰাগত পুথি শিক্ষা, এই পুথিগত শিক্ষাৰ লগতে যুৱ প্ৰজন্মই যাতে পৰ্যাপ্ত পৰিমাণৰ কাৰিকৰী জ্ঞান আহৰণ কৰিব পাৰে, ডিজিটেল সাক্ষৰতা আৰু নতুন উদ্ভাৱনীমূলক চিন্তাৰে তেওঁলোকে নিজকে দক্ষ কৰি তুলিব পাৰে, এই গোটেইখিনি কথাৰ ওপৰত সাৰোগত কৰি আৰু আমি বৃত্তিমূলক শিক্ষা, যিটো আমি স্কিল এডুকেশ্যন বুলি কওঁ, সেইটো অধিক প্ৰচাৰ প্ৰসাৰৰ বাবে আমি বিশ্ব যুৱ দক্ষতা দিৱস প্ৰতি বছৰে পালন কৰোঁ। এই বছৰৰ বিশেষ দিনটোত আজি আমি এই দ্ৰুত পৰিৱৰ্তনশীল সময়ত কেনেদৰে আমি কিতাপৰ জ্ঞানৰ লগতে কাৰিকৰী জ্ঞানে আৰু নতুন কৌশল আহৰণে আমাৰ বাবে এক সুন্দৰ ভৱিষ্যত কাৰ্যপন্থা গ্ৰহণ কৰিব পাৰোঁ, এনে যিখিনি আমাৰ সুযোগ সুবিধা, এই সুযোগ সুবিধাখিনি আমি কিমান দক্ষতাৰে গ্ৰহণ কৰিব পাৰো আৰু আমাৰ সমাজখনক আৰু দেশখনক স্বাৱলম্বী আৰু শক্তিশালী কৰিব পাৰো, এই কথাখিনিক আমি প্ৰবাহিত কৰিবৰ বাবে এই দিনটো উদযাপন কৰিছো। আমি আশা কৰিছো অসমৰ ডেকা প্ৰজন্মই যুৱ প্ৰজন্মই আজিৰ দিনটোত যি আমাৰ নিজৰ নিজৰ প্ৰতিভা নিজৰ নিজৰ দক্ষতা সেইখিনি বিকশিত কৰিবলৈ এক অনুকূল পৰিৱেশৰ মাজত নিজৰ প্ৰচেষ্টা সদায় অব্যাহত ৰাখিব আৰু অসমখনক আৰু দেশখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই এক উল্লেখযোগ্য ভূমিকা আহৰণ কৰিব। সকলোকে মই পুনৰবাৰ বিশ্ব যুৱ দক্ষতা দিৱস 2026ৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। ধন্যবাদ।
1: আমাৰ সৈতে সেয়া আছিল অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ আৰু অসম দক্ষতা বিকাশ অভিযানৰ ৰাজ্যিক প্ৰকল্প প্ৰবন্ধক পিংকু চৌধুৰী। প্ৰশ্ৰোতা, অনুষ্ঠানত এইবাৰ শুনিছো নহওক ভূপেন হাজৰিকাৰ কণ্ঠত এই গীতটি।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ ধ্ৰুৱজ্যোতি দাসে পৰিৱেশন কৰা বাঁহীবাদনৰ অনুষ্ঠান।

ধ্ৰুৱজ্যোতি দাসে পৰিৱেশন কৰা বাঁহীবাদন শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ঝৰণা ভৰালীয়ে আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।

যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো কুসুম তালুকদাৰৰ কণ্ঠৰ লোকগীত।

প্ৰস্তুতা কুসুম তালুকদাৰৰ কণ্ঠত লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। এতিয়া আপোনালোকলৈ আগবঢ়াইছো আজিৰ ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমে শুনোৱা হওক এই ভজনটি।

হৰিয়ম শৰণৰ কণ্ঠৰ ভজন্তি শুনিলে। প্ৰিয় শ্ৰোতা, ভজনৰ অনুষ্ঠানত এইবাৰ আপোনালোকলৈ আগবঢ়াইছো সুৰেশ ৱাদকৰৰ কণ্ঠৰ এই

প্ৰশ্ৰোতা, আজিৰ ৰামধেনু সজাই তুলিছো হিন্দী বোলছবিৰ কেইটামান গীতেৰে। প্ৰথমে শুনাব লৈছো কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। এতিয়া আপোনালোকলৈ আগবঢ়াইছো আমাৰ আজিৰ শেষৰটি অনুষ্ঠান, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ শিল্পী শিৱেন বেনাৰ্জী। শিল্পীৰ কণ্ঠত আপোনালোকে ৰাগ মাৰবিহা শুনিবলৈ পাব। আগবঢ়াইছো শিৱেন বেনাৰ্জীৰ কণ্ঠৰ এটি খয়াল ৰাগ মাৰবিহাগ।

আগবঢ়ে শ্রোতাই শাস্ত্রীয় সংগীতৰ অনুষ্ঠানত শিবেন বেনার্জীৰ কণ্ঠত রাগ মরুয়া বিহাগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, নিশা 10:30 হৈ যোৱাৰ লগে লগে মই তুলিকাই সামৰিব লৈছো আমাৰ আজিৰ অধিৱেশন। কাইলৈ আমাৰ অনুষ্ঠান পুনৰ মুকলি কৰা হ'ব 5:30 মিনিটৰ পৰা। আজিলৈ নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।